এয়া আকাশবাণী নগাঁও। খন্তেক পাছতে ক্ৰমে নিয়োগ বাতৰি আৰু অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: আছে উৎপল বৰাই।
1: কৰ্মচাৰী চয়ন আয়োগে 731টা ষ্টেনোগ্ৰাফাৰ গ্ৰেড চি আৰু গ্ৰেড ডি পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স গ্ৰেড চি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব আৰু গ্ৰেড ডি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ssc.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 15 মে'। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালী হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, জেনেৰেল 40টা পদ। প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, DEPR 10টা পদ। প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত MA বা MSc হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, DSIM 10টা পদ। প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, মেথমেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, কোৱাণ্টিটেটিভ ইকনমিক্স, ইকনমেট্ৰিক্স বা ইনফৰ্মেটিক্স বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,865টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালছোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু

0: মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানী দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। নিয়োগ বাতৰি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, অসমত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ ব্যাপক প্ৰস্তুতি চলাইছে। আজি বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। টিভি কেৰ মুৰববী চি জোচেফ বিজয়ে আজি তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটক আৰু তেলেংগানা ভ্ৰমণ কৰিব। কেন্দ্ৰীয় চৰকাৰে আউটচৰ্চ আৰু ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ সুৰক্ষা বৃদ্ধিৰ উদ্দেশ্যে শ্ৰম সংহিতা ৰূপায়ণৰ লক্ষ্যৰে নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা গুজৰাট টাইটান্সে ৰাজস্থান ৰয়েলছক 77 ৰাণত পৰাস্ত কৰে। অসমত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ ব্যাপক প্ৰস্তুতি চলাইছে। বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত আজি পুৱা 9 বজাত বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক জে পি নাড্ডা আৰু সহকাৰী পৰ্যবেক্ষক নায়ব সিং চাইনীৰ উপস্থিতিত বিধায়িনী দলৰ নেতা বাছনি কৰা হ'ব। ইয়াৰ পাছত একেটা স্থানত এন ডি এৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত এন ডি এৰ বিধায়িনী দলৰ নেতা বাছনি কৰা হ'ব। বৈঠকৰ অন্তত এন ডি এৰ বিধায়িনী দলে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰিব আৰু চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰিব। নতুন চৰকাৰে পৰহিলৈ আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব। শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থকাৰ কথা। টি ভি কেৰ মুৰববী চি জোচেফ বিজয়ে আজি পুৱা 10 বজাত তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। চেন্নাইত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত শ্ৰীবিজয়ৰ সৈতে অন্য 9 গৰাকী মন্ত্ৰীয়ে শপত ল'ব। তামিলনাডুত 234 জনীয়া বিধানসভাত 120 গৰাকী বিধায়কৰ সমৰ্থন লাভ কৰাৰ পাছত কালি ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে শ্ৰীবিজয়ক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়। লোকভৱনৰ তৰফৰ পৰা জাৰি কৰা প্ৰেছ বিজ্ঞপ্তি অনুসৰি ৰাজ্যপালে শ্ৰীবিজয়ক 13 মে' বা ইয়াৰ পূৰ্বে বিধানসভাত আস্থাৰ ভোট বিচাৰিবলৈ নিৰ্দেশ দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটক আৰু তেলেংগানা ভ্ৰমণ কৰিব। দিনৰ 11 বজাত প্ৰধানমন্ত্ৰী মোদীয়ে বাংগালুৰুৰ আৰ্ট অব লিভিং প্ৰতিষ্ঠানৰ 45 সংখ্যক বাৰ্ষিকী উদযাপন কৰাৰ লগতে আৰ্ট অব লিভিং আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত নকৈ নিৰ্মাণ কৰি উলিওৱা ধ্যান মন্দিৰ উন্মোচন কৰিব। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকী হায়দৰাবাদলৈ ৰাওনা হ'ব আৰু তাত তেওঁ বিয়লি কেইবা কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বহুমুখী উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে

0: নিৰ্মাণ সম্পূৰ্ণ হোৱা কেইবাটাও প্ৰকল্পৰ উন্মোচন কৰিব। শ্ৰীমোদীয়ে হায়দৰাবাদ পানাজী অৰ্থনৈতিক কৰিডৰৰ বাবে গুডেবেলুৰৰ পৰা মেহবুব নগৰলৈ নিৰ্মাণ কৰিবলগীয়া 4-লেনযুক্ত 167 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পটোত 3,175 কোটি টকা ব্যয় ধাৰ্য কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ওৰাংগলত প্ৰধানমন্ত্ৰী মিত্ৰ আঁচনিৰ অধীনত নিৰ্মাণ কৰি উলিওৱা কাকাতীয়া মেগাবস্ত্ৰ উদ্যানৰূপে পৰিচিত PM মিত্ৰ উদ্যান উদ্বোধন কৰিব। দেশৰ স্বাস্থ্যখণ্ডৰ শক্তিশালী আন্তঃগাঁথনিৰ অন্যতম নিদৰ্শন হায়দৰাবাদৰ সিন্ধু চিকিৎসালয়, ৰাজ্যিক কলা কেন্দ্ৰ আদি প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাইজৰ নামত উচৰ্গা কৰিব। কেন্দ্ৰীয় চৰকাৰে শ্ৰম সংহিতাৰ বাবে নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ অধীনত বিভিন্ন মন্ত্ৰালয়, বিভাগ, স্বায়ত্তশাসিত নিকায় আৰু ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহত কৰ্মৰত আউটচৰ্চড অৰ্থাৎ বাহিৰা প্ৰতিষ্ঠানৰ জৰিয়তে নিয়োজিত কৰ্মচাৰী আৰু ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ সুৰক্ষা বৃদ্ধি পাব। শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে সময়মতে বেতন আদায়, ভৱিষ্যনিধি আৰু ৰাজ্যিক কৰ্মচাৰী বীমাৰ দৰে সামাজিক সুৰক্ষা আঁচনিসমূহৰ বাবে বৰঙণি ধন বাধ্যতামূলকভাৱে জমা কৰা, ঠিকাদাৰ আৰু মূল নিয়োগকৰ্তাৰ উত্তৰদায়িত্ব বৃদ্ধি আৰু শ্ৰম আইন উলংঘা কৰাসকলৰ বিৰুদ্ধে শক্তিশালী আইনী ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। এই পদক্ষেপৰ ফলত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ বেতন আৰু ন্যায্য বকেয়া আদায়ৰ ক্ষেত্ৰত হোৱা বিলম্ব ৰোধ কৰিব পৰা যাব। নতুন নিয়মাৱলীত সময়মতে বেতন আৰু সামাজিক সুৰক্ষা বিষয়ক আঁচনিৰ বৰঙণিৰ অংশ আদায় দিয়াৰ নিয়ম উলংঘা কৰা কোম্পানীসকলৰ বিৰুদ্ধে প্ৰতিবন্ধকতা আৰোপ আৰু কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। সেই অনুসৰি দৈনিক বেতন শ্বিফ্ট শেষ হোৱাৰ পাছত সাপ্তাহিক বেতন সাপ্তাহিক ছুটিৰ পূৰ্বে আৰু মাহিলী বেতন পৰৱৰ্তী মাহৰ 7 দিনৰ ভিতৰত আদায় দিব লাগিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি এম ৰংগস্বামীক পুডুচেৰীৰ মুখ্যমন্ত্ৰী হিচাপে নিয়োগ কৰে। ইয়াৰ পাছতে পুডুচেৰীৰ উপ ৰাজ্যপাল কে কৈলাশনাথনে ৰংগস্বামীক কেন্দ্ৰীয় শাসিত অঞ্চলটোত নতুনকৈ চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনায়। শ্ৰীৰংগস্বামীয়ে 13 মে'ত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। তেওঁ এইবাৰ পঞ্চমবাৰৰ বাবে মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হ'ব। AINRCৰ নেতৃত্বৰ NDA যোৱা 9 এপ্ৰিলত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিছিল। কেৰালামত চৰকাৰ গঠনৰ বাবে নতুন দিল্লীত কালি কংগ্ৰেছৰ উচ্চ নেতৃত্বৰ এখন বৈঠক অনুষ্ঠিত হয়। কংগ্ৰেছ সভাপতি মাল্লিকাৰ্জুন খাৰ্গেৰ বাসভৱনত হোৱা এই বৈঠকত দলৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধী, ৰাজ্যিক সাধাৰণ সম্পাদক দীপা দাস মুন্সী, সাধাৰণ সম্পাদক কে চি বেণুগোপাল আৰু কেৰালামৰ জ্যেষ্ঠ নেতা ৰমেশ চেনিথালা আৰু ভি ডি সাথিছেন উপস্থিত থাকে। দলৰ এটা সূত্ৰই জনোৱা মতে কংগ্ৰেছ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীয়ে চূড়ান্ত আলোচনাৰ পাছত কেৰালামৰ নতুন মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলৰ নাম অতি শীঘ্ৰে ঘোষণা কৰিব। গুজৰাটৰ সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ 75 সংখ্যক বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি মন্দিৰ চৌহদত 5-দিনীয়াকৈ সোমনাথ অমৃত পৰ্ব 2026 শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শুকুৰবাৰৰ পৰা অনুষ্ঠিত এই কাৰ্যসূচীত সোমনাথ মন্দিৰৰ ঐতিহাসিক গুৰুত্বৰ প্ৰতি আলোকপাত কৰা হৈছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত যোগ দিয়াৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ মন্দিৰটোলৈ যাব। উল্লেখযোগ্য যে চলিত বছৰৰ আৰম্ভণিতে সোমনাথ মন্দিৰত আয়োজিত সোমনাথ স্বাভিমান পৰ্বত প্ৰধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰিছিল। এই মন্দিৰত হোৱা প্ৰথম আক্ৰমণৰ 1000 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এই পৰ্বৰ আয়োজন কৰা হৈছিল। 1026 চনত সংঘটিত এই আক্ৰমণৰ ঘটনাটোৰ লগতে 1951 চনত দেশৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদে মন্দিৰটো পুনৰ মুকলি কৰি দেশবাসীৰ প্ৰতি উচৰ্গা কৰা কাৰ্যৰ 75 সংখ্যক বাৰ্ষিকী উপলক্ষে এই অমৃত পৰ্ব অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি ত্ৰিনিদাদ আৰু টবাগোৰ প্ৰধানমন্ত্ৰী কমলা প্ৰসাদ বিশ্বেশ্বৰৰ সৈতে নেলচন দ্বীপ পৰিদৰ্শন কৰে। ত্ৰিনিদাদ আৰু টবাগোত থকা নেলচন দ্বীপ হৈছে ভাৰতীয় গিৰ্মিটীয়া শ্ৰমিকসকলৰ প্ৰথম পদাৰ্পণ কৰা ঠাই। ডঃ জয়শংকৰে ডঃ কমলা প্ৰসাদ বিশ্বেশ্বৰৰ সৈতে নেলচন দ্বীপত এটা প্ৰকল্পত অংশ লয়। এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰকল্পটোত ভাৰতে সাহায্য প্ৰদান কৰিছে। প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা ডি আৰ ডি অ'ই হায়দৰাবাদত শব্দতকৈ বেগী বিমান বা মিছাইল ইঞ্জিনৰ মূল অংশস্বৰূপ স্ক্ৰেমজেট কম্পাছৰ পৰীক্ষা সফলতাৰে সম্পূৰ্ণ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে পৰীক্ষাৰ সময়ত 1200 ছেকেণ্ডৰো অধিক ৰাণ টাইম অৰ্থাৎ সক্ৰিয়ভাৱে কাম কৰি থকা সময়ৰ লক্ষ্যত উপনীত হ'ব পৰা যায়। এই ৰাণ টাইম যোৱা জানুৱাৰীত কৰা পৰীক্ষাৰ সময়ত অৰ্জন কৰা 700 ছেকেণ্ডৰ ৰাণ টাইমতকৈ অধিক। এই পৰীক্ষাৰ সফলতাৰ ফলত উন্নত আকাশ ক্ষেত্ৰ সামৰ্থক আৰু নিত্য নতুন সমৰ প্ৰযুক্তিৰ অগ্ৰণী দেশসমূহৰ ভিতৰত ভাৰতৰো নাম অন্তৰ্ভুক্ত হ'ল। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই পৰীক্ষাৰ বাবে ডি আৰ ডি অ'ক ভূয়সী প্ৰশংসা কৰিছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক 77 ৰাণত পৰাস্ত কৰে। খেলখনত গুজৰাট টাইটানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত বিশ্বভাৰত 4 উইকেটৰ বিনিময়ত 229 ৰাণ কৰে। প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছে 16 অভাৰ আৰু 3 বলত আটাইকেইটা উইকেট হেৰুৱাই 155 ৰাণহে কৰিবলৈ সমৰ্থ হয়। গুজৰাট টাইটানছৰ হৈ 4 উইকেট দখল কৰা ৰাছিদ খানক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ'ব। চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া প্ৰথমখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰায়পুৰত সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। অসমত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ ব্যাপক প্ৰস্তুতি চলাইছে। আজি বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। টিভিকেৰ মুৰববী শ্ৰী জোচেফ বিজয়ে আজি তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক 77 ৰাণত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী নগাঁও খন এতিয়া শুনক সুপ্রভাত আগবঢ়াইছে লসি গগৈয়ে।

0: নমস্কাৰ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ সুপ্ৰভাত অনুষ্ঠান। প্ৰিয় শ্ৰোতা, জুবিন গাৰ্গে কৈছিল, মানুহক দুখ দি ঈশ্বৰক পূজা কৰি লাভ নাই, দুখীজনৰ মুখত হাঁহি বিৰিঙাব পাৰিলেই ঈশ্বৰক সেৱা কৰা হয়। আজি দেওবাৰ, 1948 শতাব্দৰ বহাগ মাহৰ 23 তাৰিখ আৰু 2026 বৰ্ষৰ মে' মাহৰ 10 দিন। আজি পুৱা সূৰ্যোদয়ৰ সময় আছিল 4:43 আৰু সূৰ্যাস্তৰ সময় বিয়লি 5:53। আজি কৃষ্ণা অষ্টমী। মাতৃ দিৱস, এই দিৱস এনে এক বিশেষ দিন যি এগৰাকী মাতৃৰ প্ৰেম, ত্যাগ আৰু সমৰ্পণক সন্মান জনাবলৈ পালন কৰি অহা হৈছে। এই বিষয়ে আমাক কিছু কথা অৱগত কৰিছে বিশিষ্ট লেখক, সাংবাদিক, সাহিত্য অকাডেমী বঁটাৰে সন্মানিত অনুৰাধা শৰ্মা পূজাৰীয়ে।
1: আমি মাতৃ মানে মানুহৰ কথাই বুজো, কিন্তু মই সকলো ধৰণৰ জীৱ জন্তুৰ মাজতো মই মাতৃত্বক দেখো, চৰাই চিৰিকটিৰ পৰা আৰম্ভ কৰি আমাৰ অন্যান্য জীৱ জন্তু, কুকুৰ, মেকুৰী, হাতী, গঁড়, এইবিলাকৰ প্ৰত্যেকৰে যেতিয়া দেখো যে কিমান সংগ্ৰাম কৰে মাতৃগৰাকীয়ে পোৱালিকেইটাক বচাবলৈ, সেই সংগ্ৰাম দেখি আচলতে মোৰ সেই জীৱকুলৰ প্ৰতিও মোৰ অগাধ শ্ৰদ্ধা অন্তৰত জন্ম হয়। আৰু আজিৰ মাতৃ দিৱসত সেয়েহে মই কেৱল মানুহকুলৰ মাতৃৰ কথাই কোৱা নাই, সকলো জীৱকুলৰ মাতৃলৈ মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মাতৃত্ব আচলতে আমি ভবাৰ দৰে সুখ সন্তানৰ কথা ভাবোঁ, সুখ সন্তান গঢ় দিয়াটোহে আটাইতকৈ ডাঙৰ কথা। কিমান ডাঙৰ চাকৰি কৰিছে, কিমান টকা ঘটিছে, সেইবিলাক আচলতে কথা নহয়। নাগৰিক সমাজখনত মানুহে এজন সন্তানক যেতিয়া ডাঙৰ কৰে, তেওঁক এনেকুৱাকে ডাঙৰ কৰিব লাগে যাতে তেওঁৰ পৰা পৰিয়াল আৰু বাকী চুবুৰীয়া বা অন্য সমাজৰ কোনো অপকাৰ নহয়। সেই দায়িত্ব পালন কৰাটো আটাইতকৈ ডাঙৰ দায়িত্ব। আৰু মই ভাবোঁ যে প্ৰত্যেকগৰাকী মাতৃৰ দায়িত্ববান হোৱাটোহে, মাতৃগৰাকী দায়িত্ববান হোৱাটোহে খুব ডাঙৰ কথা। আৰু ইয়াৰ লগে লগে আটাইতকৈ ডাঙৰ কথা, মাতৃগৰাকীৰ সু সম্পৰ্ক নিজৰ পৰিয়ালটোৰ লগত থাকিব লাগিব। মাতৃগৰাকীয়ে নিজক লৈ ব্যস্তটো থাকিবই লাগিব। নিজক যেতিয়া নিজৰ প্ৰতিভা থাকে বা যিগৰাকীয়ে চাকৰি বাকৰি কৰে তেওঁলোকৰ দায়িত্বখিনিতো থাকেই, যিহেতুকে আমাৰ সেইকাৰণে নাৰী কামান দশ বুজা বুলি কয় যে মাতৃত্বৰ সেইখিনি দায়িত্বও সেই মাতৃগৰাকীয়ে বেছিকৈ পালন কৰে। আৰু সেইকাৰণে আমি ভাবোঁ যে সেই মাতৃগৰাকীয়ে ইমানবোৰ দায়িত্ব লোৱাৰ পিছতো নিজৰ সন্তানক সময় দিয়ক, খুব ভাল কথা শিকাওক। আৰু যাৰ সৰু সৰু ল'ৰা ছোৱালী আছে, আজিৰ দিনটোত মই এটাই কথা ক'ম যে ৰাতি শুবৰ সময়ত খুব সুন্দৰ সুন্দৰ সাধু কিতাপবিলাকৰ পৰা ভাল ভাল সাধুবিলাক শুনাওঁ। এই অভ্যাসটোৱে ল'ৰা ছোৱালীবিলাকক কিতাপৰ প্ৰতি মনোযোগী কৰিব আৰু সেই নিচা বহুৱাটো আমাৰ আচলতে মাতৃসকলৰ বেছি কৰ্তব্য। ধন্যবাদ। মই পুনৰ সকলো মাতৃলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মাতৃসকল সুস্বাস্থ্যৰে থাকক। মাতৃ সুস্বাস্থ্যই সন্তানৰ সুস্বাস্থ্য আৰু পৰিয়ালৰ সুস্বাস্থ্য। সকলোলৈকে মাতৃ দিৱসৰ মই আজি অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।
0: এয়া আছিল সাহিত্য অকাডেমী বঁটাৰে সন্মানিত অনুৰাধা শৰ্মা পূজাৰী। চাহেবপুৰাৰ বৰষুণ উপন্যাসৰ বাবে অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ ঔপন্যাসিকৰ বঁটা লাভ কৰা অনুৰাধা শৰ্মা পূজাৰী, অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ মেমৰিয়েল লিটাৰেৰী এৱাৰ্ড আৰু ৰেনেচা অসম বঁটাৰেও সন্মানিত। ভাৰতীয় অভিনেত্ৰী যি কানাড়া ভাষাত 400ৰো অধিক চলচ্চিত্ৰত কৌতুক চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ হ'ল উমাশ্ৰী। গাঁৱলীয়া মঞ্চ, পৌৰাণিক নাট্যাভিনয় তথা পেচাদাৰী আৰু অপেচাদাৰী নাট্যাভিনয়ৰ অভিজ্ঞতাৰে পুষ্ট উমাশ্ৰী বাংগালুৰুৰ ৰং সম্পদা অপেচাদাৰী নাট্যগোষ্ঠীৰ সদস্য আছিল। 1948 চনত কাশীনাথৰ সৈতে অনুভৱ ছবিত সহযোগী চৰিত্ৰৰ অভিনয়েৰে চলচ্চিত্ৰৰ কেৰিয়াৰ আৰম্ভ কৰা উমাশ্ৰীক 1980 চনত টি এছ নাগভৰণৰ পৰিচালনাত নিৰ্মিত কানাড়া ছবি বাংগাৰদা জিংকেত দেখা গৈছিল। অভিনয়ৰ ক্ষেত্ৰখনত তেখেতে কানাড়া ছবি মণিৰ বাবে 2004 চনত শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰ বঁটা, 2008 চনত গোলাবী টকিজ ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ 50 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, কানাড়া ভাষাৰ চলচ্চিত্ৰ ৰন্থন প্ৰপঞ্চৰ বাবে 2020-21 বৰ্ষৰ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। 2013 বৰ্ষত তেৰডাল বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈ পৰৱৰ্তী সময়ত তেখেতে কৰ্ণাটক চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয় আৰু বিশেষভাৱে সক্ষম তথা জ্যেষ্ঠ নাগৰিকৰ সবলীকৰণ, কানাড়া ভাষা আৰু সংস্কৃতি দপ্তৰৰ মন্ত্ৰিত্বৰ দায়িত্বত আছিল। উল্লেখ্য যে উমাশ্ৰীৰ জন্মদিন হ'ল 1957 চনৰ আজিৰ এই 10 মে' দিনটো। প্ৰিয় শ্ৰোতা, এইখিনিতে জয়ন্ত হাজৰিকাৰ কণ্ঠৰ এই গীতটি শুনিলেও আহকচোন।

অসমৰ এজন প্ৰসিদ্ধ ঔপন্যাসিক চুটিগল্প লেখক যি কাঞ্চন বৰুৱা ছদ্মনামেৰে অসমীয়া সাহিত্যক সমৃদ্ধিশালী কৰিছে। প্ৰকৃত নাম ভুৱন মোহন বৰুৱা। তেখেতৰ সৃষ্টিৰাজিৰ ভিতৰত অসীমত যাৰ হেৰাল সীমা হৈছে এক অমৰ সৃষ্টি যি প্ৰতিটো প্ৰজন্মক মোহাচ্ছন্ন কৰি ৰাখিব পাৰিছে। 1945 চনৰ 15 জুলাইত প্ৰথম প্ৰকাশ হোৱা এই কালজয়ী উপন্যাসখনে 81 বছৰ পূৰ্ণ কৰাৰ পিছতো আজি পৰ্যন্ত যি সমাদৰ আৰু জনপ্ৰিয়তা, এয়াই হৈছে ঔপন্যাসিক কাঞ্চন বৰুৱাৰ ব্যতিক্ৰমী শক্তি। পেচাগতভাৱে কাঞ্চন বৰুৱা এগৰাকী অভিযন্তা। তেখেতে লেখামেলা কৰাৰ উপৰিও চিত্ৰশিল্পী হিচাপেও জনাজাত আছিল। ইয়াৰ উপৰিও তেখেত আছিল সংগীতৰ এজন একনিষ্ঠ সাধক। ইংৰাজী ভাষা সাহিত্যতো অগাধ ব্যুৎপত্তি থকা এই লেখকগৰাকী নিজৰ ভাষা সংস্কৃতিৰ প্ৰতিও সমানেই দায়বদ্ধ আছিল। সাহিত্য চৰ্চাৰ উপৰিও খেলা ধূলাতো ৰাপ থকা কাঞ্চন বৰুৱাই সদায় লোকচক্ষুৰ পৰা আঁৰত থাকি কাম কৰি ভাল পাইছিল। নিজৰ অনন্য আৰু অনবদ্য সৃষ্টিৰাজিৰ বাবে অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনত সুকীয়া স্থান অধিকাৰ কৰা এই প্ৰচাৰবিমুখ ব্যতিক্ৰমী সত্তাই ইহলীলা সম্বৰণ কৰিছিল 1998 চনৰ আজিৰ এই 10 মে দিনটোত। গিৰিধৰ শৰ্মা, বিশিষ্ট সাহিত্যিক শিক্ষাবিদ গিৰিধৰ শৰ্মাই জন্মগ্ৰহণ কৰিছিল নলবাৰীৰ ককয়া গাঁৱত 1912 চনৰ 30 জুলাই তাৰিখে। শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলা গিৰিধৰ শৰ্মাই অসমৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি সাহিত্য সভাৰ নতুন শাখা গঠনৰ ক্ষেত্ৰত নেতৃত্ব দিছিল। তেখেতে বিভিন্ন জনগোষ্ঠীৰ মিলনভূমি অসমত ৰাজ্যভাষা অসমীয়াহে ব্যৱহাৰ হ'ব লাগে বুলি বাণীও প্ৰচাৰ কৰি ফুৰিছিল। বিভিন্ন শিক্ষা সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত হৈ থকা গিৰিধৰ শৰ্মা ৰাষ্ট্ৰীয় সেৱক সংঘৰ সৈতেও ঘনিষ্ঠভাৱে জড়িত হৈ আছিল। অসমীয়া সাহিত্যৰ প্ৰচাৰ প্ৰসাৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰা গিৰিধৰ শৰ্মাই অলেখ গ্ৰন্থ সংকলন, অনুদিত পুথি আদি ৰচনা কৰিছিল। 1973 চনৰ অসম সাহিত্য সভাৰ ৰঙীয়া অধিৱেশনত তেখেতে সভাপতিৰ আসন অলংকৃত কৰিছিল। এই গিৰিধৰ শৰ্মাই ইহলীলা সম্বৰণ কৰিছিল 1977 চনৰ আজিৰ এই 10 মে তাৰিখে।

অসমৰ এগৰাকী প্ৰখ্যাত লোকশিল্পী, সাহিত্যিক, সুৰকাৰ, গীতিকাৰ আৰু স্বাধীনতা সংগ্ৰামী গোকুল পাঠক। তেখেত আছিল অসমীয়া সংস্কৃতিৰ এজন নিষ্ঠাবান সাধক। 1926 চনৰ 14 অক্টোবৰত সৰভোগ বৰনগৰৰ আমগুৰি চাপনা গাঁৱত জন্মগ্ৰহণ কৰা গোকুল পাঠকে শৈশৱতেই দেউতাকৰ পৰা বিভিন্ন লোকবাদ্য যেনে একতাৰা, খোল, খঞ্জৰি, দুটুৰা আদিৰ লগতে লোকগীতৰো প্ৰশিক্ষণ লাভ কৰিছিল। স্বাধীনতা আন্দোলনৰ সময়ত মুক্তি আন্দোলনক লৈ ৰচিত তেখেতৰ প্ৰথমখন গানৰ সংকলন আছিল মুক্তি অভিযান। পৰৱৰ্তী সময়ত কৃষকৰ জয়গান, অবিচাৰ আদি গ্ৰন্থ ৰচনা কৰিছিল। শিল্পী পেঞ্চন আৰু সাহিত্যিকৰ পেঞ্চন লাভ কৰা গোকুল পাঠকে বিষ্ণুৰাভা বঁটা, হাউলী বঁটাকে ধৰি বহুকেইটা বঁটাৰে সন্মানিত লোকগীতৰ হিৰুমণিজনে জীৱন নাটৰ সামৰণি মাৰিছিল 2020 চনৰ আজিৰে 10 মে' তাৰিখে। ইতিহাসত আজিৰ দিনটো আফ্ৰিকাৰ প্ৰথমজন কৃষ্ণাংগ ৰাষ্ট্ৰপতি নেলচন মেণ্ডেলাই শপত গ্ৰহণ কৰিছিল 1994 চনৰ আজিৰ দিনটোতে। 1901 চনৰ আজিৰ দিনটোতে বিজ্ঞানী জগদীশ চন্দ্ৰ বসুৱে লণ্ডনত উদ্ভিদ আৰু প্ৰাণীৰ বংশগতি প্ৰদৰ্শন কৰিছিল। 1969 চনৰ আজিৰ দিনটোতে ভূটানৰ ৰাজনীতিবিদ তথা চিকিৎসক লোটে শ্বেৰিঙৰ জন্ম হৈছিল। ভাৰতীয় কবি গীতিকাৰ কাইকি আজমীৰ মৃত্যু হৈছিল 2002 চনৰ আজিৰ দিনটোতে। প্ৰিয় শ্ৰোতা, আপোনাৰ আজিৰ দিনটো শুভ হওক, মংগলময় হওক এই কামনাৰে আজিৰ সুপ্ৰভাত অনুষ্ঠান সামৰি মই লস্মী গগৈয়ে বিদায় লৈছোঁ। ধন্যবাদ।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। ইমান পৰে শ্ৰোতাসকলে সুপ্ৰভাত শুনিলে। এতিয়া শুনক হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। প্ৰথমে আগবঢ়াইছোঁ পাকিজা ছবিখনৰ পৰা পাৰভিন চুলতানাৰ কণ্ঠত এই গীতটি।

0: কলা সলাওক, অভ্যাস সলাওক।
1: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
0: সলাওক সলাওক, অভ্যাস সলাওক। এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
2: এয়া আকাশবাণী নগাঁও শ্ৰোতালৈ বুলি এইবাৰ আগবঢ়াইছোঁ প্ৰেম ৰোগ ছবিৰ পৰা এটি গীত, শিল্পী লতা মংগেশকাৰ।

ইমান পৰে শ্ৰোতাসকলে হিন্দী ছবিৰ গীতৰ অনুষ্ঠান শুনিলে। খন্তেক পাছতে ক্ৰমে সমাচাৰ প্ৰভাত আৰু মৰ্ণিং নিউজ, আকাশবাণী দিল্লী আৰু গীতিমালিকা তথা পুৱাৰ আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: magazines, inspiring stories of motherhood, pointing motherhood may not give you awards, but it certainly gives you battle scars and memories. And finally, Indian tourism waking up to its floral power, the Financial Express writes, the demand for flower-centric travel is witnessing strong growth. And with that, it's back to you, Shagun.
1: Thank you, Sarabjit. And now before we end the bulletin, the headlines once again. Prime Minister Narendra Modi to visit Karnataka and Telangana today to launch multiple development projects worth around 9,400 crore rupees in Hyderabad and participate in 45th anniversary celebrations of the Art of Living in Bengaluru. TVK Chief C. Joseph Vijay to be sworn in as Chief Minister of Tamil Nadu this morning. President Draupadi Murmu appoints N. Rangasamy as Chief Minister of Puducherry. Centre operationalizes four labour codes with publication of rules. DRDO achieves major breakthrough in hypersonic missile development by conducting long-duration test of scramjet combustor. And nine Indian boxers advance to finals of Asian Boxing Under-15 and Under-17 Championships in Tashkent. And with that, we end the morning news. Have a nice day.
2: হ্যালো এতিয়া দেখুন তো নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত
3: চিন্তা কিয় কৰিম মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছোঁ
2: কোন ঠাইও
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
2: তাত হেৰো কি কি সুবিধা পোৱা যায়
3: বিশেষজ্ঞ ক্লিনিক চৰকাৰী সাহায্যত সুলভ চিকিৎসা যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা
4: তেন্তে ময়ো এবাৰ যাব লাগিব
3: নিশ্চয় নিশ্চয় তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ
5: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
6: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
7: নহ'ব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
6: তাৰ মানে
7: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
6: তাত কি হয়
7: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বি পি এল কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি
6: মানে
7: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
6: তেতিয়াহ'লে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
5: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
8: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টছ এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছ লগতে নিউজ অন এ আই আৰ মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু গীতিমালিকা

কল্পনা ভূঞাৰ কণ্ঠগীতটি শুনিলে। এইবাৰ এয়া ৰঞ্জিত কটকী, গীতৰ কথা জীমনি চৌধুৰীৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

রঞ্জিত কটকের কণ্ঠ গীতটি শুনিলে। এবাৰ শুনাবলৈ লৈছো অপর্ণ দত্ত চৌধুরীর কণ্ঠৰীতি গীত। গীতৰ কথা আৰু প্ৰযোজনা কিশোৰ দাসৰ।

অপৰ্ণা দত্ত চৌধুৰীৰ কণ্ঠৰ গীতি শুনিলে। শ্ৰোতাসকলে গীতি মালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনাবলৈ লৈছো অসীম কুমাৰৰ কণ্ঠৰ এটি গীত, গীতিকাৰ ফজলুল কৰিম, প্ৰযোজনা জিতেন দেৱৰ।

গীতি মালিকা অনুষ্ঠানত সেয়া আছিল অসীম কুমাৰ। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো কৃষ্ণা লহকৰ বৰদলৈৰ কণ্ঠৰীতি গীত, গীতৰ কথা অপূৰ্ব বেজবৰুৱাৰ, প্ৰযোজনা অসীম হাজৰিকাৰ।

কাহিনী পড়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: উপন্যাস পাঠ অনুষ্ঠানত শুনক উপন্যাস সম্রাট রজনীকান্ত বৰদলৈ রচিত উপন্যাস মিৰি
1: জীয়ৰী।
0: প্ৰতি শুকুৰবাৰে নিশা 8:02 আৰু শনিবাৰে পুৱা 7:30 বজাত।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্যত বিজেপি নেতৃত্বাধীন এন ডি এ তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে সাজু, ক্ষন্তেক পাছতে বিজেপিৰ বিধায়িনী দলৰ বৈঠক, চি জোচেফ বিজয়ৰ আজি তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ, গড়ভঙা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণাৰ অধিসূচনা বাতিল সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ ন্যায়ালয়ৰ জাননী, বাক্সা জিলাৰ কৃষকৰ দ্বাৰা উৎপাদিত 20 মেট্ৰিক টন মৌ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে গুজৰাট টাইটান্ছৰ 77 ৰাণত জয়লাভ। ৰাজ্যত বিজেপি নেতৃত্বাধীন এন ডি এ তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে সাজু হৈছে। বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত ক্ষন্তেক পাছতে বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক জে পি নাড্ডা আৰু সহকাৰী পৰ্যবেক্ষক নায়াব সিং ছাইনীৰ উপস্থিতিত বিধায়িনী দলৰ নেতা বাছনি কৰা হ'ব। ইয়াৰ পাছত একেটা স্থানত এন ডি এৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত এন ডি এৰ বিধায়িনী দলৰ নেতা বাছনি কৰা হ'ব। বৈঠকৰ অন্তত এন ডি এৰ বিধায়িনী দলে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰিব আৰু চৰকাৰ গঠনৰ বাবে দাবী জনাব। নতুন চৰকাৰে পৰহিলৈ আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থকাৰ কথা। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই প্ৰধানমন্ত্ৰীৰ ভ্ৰমণসূচী সন্দৰ্ভত এইদৰে কয়।
1: প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আমাৰ যি কাৰ্যসূচী আমি পাইছোঁ, সেই অনুসৰি পুৱা 10-15 বজাত তেখেত বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিব, লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত। তাৰপিছত তেখেত পোনে পোনে নাৰেংগী হেলিপেডলৈকে আহিব আৰু নাৰেংগীৰ পৰা তেখেত বাই ৰোড খানাপাৰা ফিল্ডলৈকে আহিব। তাত তেখেতে এই শপত গ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।
0: শপত গ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্নীল পাল আৰু যান বাহন আৰক্ষীৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই কালি এখন সংবাদমেলত এই বিষয়ে ঘোষণা কৰে। এই অনুসৰি পৰহিলৈ পুৱা 9 বজাৰ পৰা দিনৰ 2 বজালৈ কইনাধৰাৰ পৰা বিমানবন্দৰলৈ গধুৰ আৰু ধীৰ গতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। কইনাধৰাৰ পৰা জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পইণ্টলৈকে কেৱল পথৰ এটা ফালেৰেহে যান বাহন চলাচলৰ অনুমতি দিয়া হ'ব। এই পথছোৱাৰে ট্ৰাক, ডাম্পাৰ আদি গধুৰ বাহন চলাচল কৰিব নোৱাৰিব। জনসাধাৰণক অসুবিধা এৰাই চলাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে জি এছ ৰোড ব্যৱহাৰ কৰিবলৈ আৰু বিমান বন্দৰলৈ যোৱা যাত্ৰীসকলক কমেও 2 ঘণ্টা আগতে যাবলৈ অনুৰোধ জনোৱা হৈছে। যান বাহন আৰক্ষীৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই যান বাহনৰ চলাচলৰ নিয়ন্ত্ৰণৰ বিষয়ে এইদৰে কয়।
2: NH-27 আমি সকলো ধৰণৰ ডাঙৰ গাড়ী, যিবিলাক মাল কঢ়োৱা গাড়ী থাকে, বিশেষকে ট্ৰাক, ডাম্পাৰ, জে চি বি, হাইড্ৰা, এই কোনো ধৰণৰ গাড়ীখিনি চলাচল আমি NH-27 আৰু NH-17 আমি হ'ব নিদিম। ঠেলা হওক, ই ৰিক্সাছ হওক, সেই শ্ল' মুভিং ভেহিকেলছখিনিও একে NH-27 আৰু NH-17। NH-27 মই কৈছোঁ আপোনাৰ কন্যাধাৰা পইণ্টৰ পৰা ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰলৈকে, আকৌ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰৰ পৰা আজৰালৈকে। এই অঞ্চলটোত স্মল শ্ল' মুভিং ভেহিকেল আৰু যিখিনি ডাঙৰ ডাঙৰ ট্ৰাক, ডাম্পাৰ, জে চি বি, সেইখিনি প্ৰযোজ্য বন্ধ কৰা হ'ব। NH-27ৰ ছাৰ্ভিচ লেন, বহুত দি ছাৰ্ভিচ লেন আৰু মেইন ট্ৰেকত কোনো ধৰণৰ
0: টিভি কেৰ মুৰববী চি জোচেফ বিজয়ে আজি পুৱা 10 বজাত তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। চেন্নাইত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত শ্ৰীবিজয়ৰ সৈতে অন্য 9 গৰাকী মন্ত্ৰীয়ে শপত ল'ব। তামিলনাডুত 234 জনীয়া বিধানসভাত 120 গৰাকী বিধায়কৰ সমৰ্থন লাভ কৰাৰ পাছত কালি ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে শ্ৰীবিজয়ক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়। লোকভৱনৰ তৰফৰ পৰা জাৰি কৰা প্ৰেছ বিজ্ঞপ্তি অনুসৰি ৰাজ্যপালে শ্ৰীবিজয়ক 13 মে' বা ইয়াৰ পূৰ্বে বিধানসভাত আস্থাৰ ভোট বিচাৰিবলৈ নিৰ্দেশ দিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে গুৱাহাটী মহানগৰীৰ গাঁতে লাগি থকা গড়ভঙা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা অধিসূচনা বাতিল কৰা সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে। ন্যায়ালয়ে সমগ্ৰ বিষয়টো

0: সন্দৰ্ভত 5 আগষ্টৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ বন বিভাগক সময়সীমা নিৰ্ধাৰণ কৰি দিছে। সাংবাদিক ৰাজীৱ ভট্টাচাৰ্য আৰু সমাজকৰ্মী সুব্ৰত তালুকদাৰে দাখিল কৰা দুখন সুকীয়া জনস্বাৰ্থ জড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে কালি এই নিৰ্দেশ দিয়ে। ৰাজ্য চৰকাৰে 2022 চনৰ মাৰ্চত প্ৰাথমিক অধিসূচনা জাৰি কৰি গুৱাহাটীৰ উপকণ্ঠ অঞ্চলত অৱস্থিত গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 117 বৰ্গ কিলোমিটাৰ ভূমি বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰিছিল যদিও 2023 চনৰ ছেপ্টেম্বৰত ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তৰ পাছত কোনো নিৰ্দিষ্ট কাৰণ উল্লেখ নকৰাকৈ এই বিষয়ক অধিসূচনাখন বাতিল কৰা হৈছিল। মানস ৰাষ্ট্ৰীয় উদ্যানত ঘোং, ৰয়েল বেংগল টাইগাৰ, গঁড় আৰু বিভিন্ন প্ৰজাতিৰ চৰাইৰ সংখ্যা পূৰ্বতকৈ বৃদ্ধি পাইছে। উদ্যানখনৰ জীৱ জন্তু আৰু জৈৱ বৈচিত্ৰ দৰ্শনৰ বাবে দেশ বিদেশৰ বহু পৰ্যটকৰ উদ্যানখনলৈ আগমন হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী বনাঞ্চলৰ মুখ্য প্ৰৱেশদ্বাৰৰ সমীপত দুটা ঘোঙৰ পোৱালিয়ে উমলি থকা দৃশ্যই পৰ্যটকসকলক আকৰ্ষিত কৰিছে বুলি আমাৰ বাক্সা জিলাৰ সংবাদদাতা দামোদৰ তালুকদাৰে প্ৰতিবেদনযোগে প্ৰকাশ কৰিছে।
1: বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান সম্পৰ্কে সঘনাই ব্লেক পন্থাৰ তথা খং প্ৰজাতিৰ বাঘৰ নান্দনিক দৃশ্য দেখি পৰ্যটকসকলে আপ্লুত হৈ পৰা পৰিলক্ষিত হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী বনাঞ্চলৰ মুখ্য প্ৰৱেশদ্বাৰৰ কাষত বিগত কেইবাদিন ধৰি দুটাকৈ খঙৰ পোৱালি সকলোকে আমোদ দিয়া আহিছে। কেতিয়াবা যদি ঘাঁহনিত আৰু কেতিয়াবা গছৰ ডালত ব্লেক পন্থাৰ বিচৰণ লৈ স্থানীয় লোকৰ লগতে প্ৰকৃতিপ্ৰেমীসকলে উৎফুল্লিত হৈ পৰিছে। একে সময়তে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ঠেকিয়াপতীয়া বাঘৰ মুক্ত বিচৰণেও পৰ্যটকক আমোদ দি আহিবলৈ সক্ষম হৈছে। আনহাতে কিছুদিন পূৰ্বে এটি কণমানি হাতীৰ পোৱালি মাতৃৰ সৈতে উমলি জামলি থকাৰ দৃশ্যই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰিভ্ৰমণ কৰিবলৈ অহা দেশি বিদেশী পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। মাতৃ আৰু কণমানি পোৱালিটোৰ এক নান্দনিক দৃশ্য প্ৰত্যক্ষ কৰি কেইবাটাও পৰ্যটকৰ দলে আনন্দত আত্মহাৰ হৈ পৰিছিল। উল্লেখ্য যে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষ আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষা আৰু সংৰক্ষণৰ কামত সততে নিয়োজিত হৈ থকা স্বেচ্ছাই সংগঠনসমূহৰ সৈতে তথ্য অনুসৰি ৰাষ্ট্ৰীয় উদ্যানখনত শেহতীয়াভাৱে ব্লেক পন্থাৰ বাঘৰ লগতে অন্যান্য জীৱ জন্তুৰ সংখ্যা বৃদ্ধি পাইছে।
0: ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ প্ৰচেষ্টা তথা কৃষিজাত আৰু প্ৰসংস্কৰিত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণ এপিডাৰ সহযোগত কালি বাক্সা জিলাৰ কৃষকৰ দ্বাৰা উৎপাদিত 20 মেট্ৰিক টন মৌ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি কৰা হয়। এই উপলক্ষে খানাপাৰাৰ কৃষি ভৱনত আয়োজিত এটা অনুষ্ঠানত কৃষি বিভাগৰ আয়ুক্ত সচিব অৰুণা ৰাজৰিয়াই এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰে। বাক্সা জিলাৰ 5 শতাধিক কৃষকৰ পৰা সংগ্ৰহ কৰা এই মৌখিনি এপিডাৰ পঞ্জীয়নভুক্ত ৰপ্তানিকাৰী ছল্ট ৰেঞ্জ ফুডছ প্ৰাইভেট লিমিটেডৰ জৰিয়তে আমেৰিকালৈ প্ৰেৰণ কৰা হৈছে। অনুষ্ঠানত অংশ লৈ কৃষি বিভাগৰ আয়ুক্ত সচিবগৰাকীয়ে কয় যে অকল বাক্সাই নহয় ৰাজ্যৰ বহু অঞ্চলত মৌৰ উৎপাদন হৈ আছে। এখন জিলা এবিধ সামগ্ৰী প্ৰকল্পৰ অধীনত প্ৰথমবাৰলৈ বাক্সা জিলাৰ পৰা 20 মেট্ৰিক টন মৌ আমেৰিকালৈ পৰীক্ষামূলকভাৱে প্ৰেৰণ কৰা হৈছে আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ আন জিলাবোৰো এই প্ৰকল্পৰ অধীনত অন্তৰ্ভুক্ত হ'ব বুলি আয়ুক্ত সচিবগৰাকীয়ে প্ৰকাশ কৰে। পৰিয়াল আৰু সমাজলৈ মাতৃসকলে আগবঢ়োৱা অনবদ্য অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে আজি বিশ্বজুৰি মাতৃ দিৱস উদযাপন কৰা হৈছে। প্ৰতিবছৰৰ মেৰ দ্বিতীয়টো দেওবাৰে এই দিৱস উদযাপন কৰা হয়। এই দিৱসৰ জৰিয়তে পৰিয়ালৰ প্ৰতি থকা ভালপোৱা, যত্ন আৰু ত্যাগৰ বাবে মাতৃগৰাকীক সন্মান জনোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰা হয়। অসমতো আজি এই দিৱস উপলক্ষে মাতৃসকলক সন্মান জনাই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মাতৃ দিৱস উপলক্ষে দিয়া বাৰ্তাত প্ৰতিগৰাকী মাতৃলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কালি কোষ্টাৰিকাৰ ৰাষ্ট্ৰপতি লৌৰা ফাৰ্ণাণ্ডেজ ডেলগাডোৰ শপত গ্ৰহণ অনুষ্ঠানত দেশৰ হৈ অংশগ্ৰহণ কৰে। শপত গ্ৰহণৰ পাছত পবিত্ৰ মাৰ্ঘেৰিটাই লৌৰা ফাৰ্ণাণ্ডেজক সাক্ষাৎ কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে। ভ্ৰমণকালত মন্ত্ৰীগৰাকী দেশখনৰ বিদেশ মন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। তেওঁ কোষ্টাৰিকাৰ পৰা হণ্ডুৰাছলৈ ৰাওনা হ'ব। তাত তেওঁ দেশখনৰ বিদেশ মন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক সহযোগিতাৰ সামগ্ৰিক দিশ পৰ্যালোচনা কৰিব। সপ্তাহজোৰা ভ্ৰমণসূচীৰে যোৱা শ্ৰীমাৰ্ঘেৰিটা হণ্ডুৰাছৰ পৰা বেলিজলৈ যাব আৰু দেশখনৰ উচ্চপদস্থ ব্যক্তিসকলক সাক্ষাৎ কৰিব। এয়া হ'ব বেলিজলৈ ভাৰতৰ প্ৰথম মন্ত্ৰী পৰ্যায়ৰ ভ্ৰমণ। ভ্ৰমণসূচীৰ অন্তিম পৰ্যায়ত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰীগৰাকীয়ে ডমিনিকাত উপস্থিত হ'ব। ডমিনিকাত মন্ত্ৰীগৰাকীয়ে দেশখনৰ শীৰ্ষ নেতৃবৰ্গৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশ সম্পৰ্কে আলোচনা কৰিব। তেওঁ লগতে ভাৰতৰ সাহায্যৰে ৰূপায়িত প্ৰকল্পসমূহৰ স্থান পৰিদৰ্শন কৰিব। আকাশবাণীৰ 90 বছৰ পূৰ্ণ হোৱা উপলক্ষে আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰই আজি কোকৰাঝাৰ তাৰকাগৃহ প্ৰেক্ষাগৃহত লোকসংগীতৰ এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। দিনৰ 11 বজাত আৰম্ভ হ'বলগীয়া এই অনুষ্ঠানত বাগৰুম্বা নৃত্য, বড়ো লোকগীত, গোৱালপৰীয়া লোকগীতকে ধৰি কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হ'ব। ডিব্ৰুগড় আৰক্ষীয়ে আলফা স্বাধীনৰ নামত ধন দাবী কৰা 3জন যুৱকক আটক কৰিছে। যুৱক 3জনে ডিব্ৰুগড়ৰ এজন চিকিৎসকক 60 লাখ টকা ধন দাবীৰে ফোন আৰু এছ এম এছ কৰাৰ তথ্য লাভ কৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰে। অভিযানকালত কৃষ্ণমণি চেতিয়া, জিন্তু গগৈ আৰু সঞ্জয় গগৈ নামৰ যুৱক 3জনক আটক কৰা হৈছে বুলি জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক দিলীপ অভিজিৎ গৌৰৱে প্ৰকাশ কৰে। যুৱককেইজনে সংগঠনটোৰ অসীম অসমৰ নামত ধন দাবী কৰিছিল। আৰক্ষীয়ে অধিক তথ্যৰ বাবে 3জনক মৰাণ থানাত ৰাখি জেৰা কৰি আছে। নগাঁৱৰ মৰিকলঙত ডকাইতৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈ গুৱাহাটীত চিকিৎসাধীন হৈ থকা

0: উপৰেখা ভূঞাৰ আজি পুৱা মৃত্যু হয়। যোৱা 24 এপ্ৰিলৰ নিশা এটা পাঁচজনীয়া ডকাইতৰ দলে নগাঁৱৰ চিকিৎসক ৰঞ্জিত শইকীয়াৰ ঘৰত প্ৰৱেশ কৰি পতিপত্নীক আক্ৰমণ কৰাৰ লগতে বাসগৃহত লুটপাট চলাইছিল। ডকাইতৰ দলটোৱে ৰডেৰে মৰিয়াই চিকিৎসক দম্পতীক আঘাত কৰাৰ ফলত ডাঃ শইকীয়াৰ পন্নী ৰূপৰেখা ভূঞা গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। তেওঁৰ বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। লখিমপুৰ জিলাৰ ঢকুৱাখনৰ মহগুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি সামৰণি পৰিব। চাৰিকৰীয়া নৈৰ পাৰত অনুষ্ঠিত বিভিন্ন জাতি জনজাতিৰ মহামিলনৰ এই বিহুতলীত আজি দিনৰ 10 বজাত সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। জনপ্ৰিয় কণ্ঠশিল্পী তথা অভিনেত্ৰী দীপলীনা ডেকাই এই শোভাযাত্ৰা উদ্বোধন কৰিব। দুপৰীয়া 12 বজাত ফাট বিহুৰ মুখ্য আকৰ্ষণ মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। জ্যেষ্ঠ বিহুৱা নিৰঞ্জন গগৈয়ে শতাধিক দলে অংশ ল'বলগীয়া মুকলি বিহু প্ৰতিযোগিতা মুকলি কৰিব। দিনৰ 2 বজাৰ পৰা ফাট বিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হ'ব। অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত গোস্বামীয়ে উদ্বোধন কৰিবলগীয়া মুকলি সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। নৱনিৰ্বাচিত বিধায়ক ডঃ অনুজ পেগু, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে আৰু সৰুপথাৰ বিধায়ক বিশ্বজিৎ ফুকনে মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশ ল'ব। মুকলি সভাত লোক সংস্কৃতিৰ গৱেষক ডঃ পুষ্প গগৈ নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক 77 ৰাণত পৰাস্ত কৰে। খেলখনত গুজৰাট টাইটানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেটৰ বিনিময়ত 229 ৰাণ কৰে। প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছে 16 অভাৰ আৰু 3টা বলত আটাইকেইটা উইকেট হেৰুৱাই 155 ৰানহে কৰিবলৈ সমৰ্থ হয়। গুজৰাট টাইটানছৰ হৈ 4টা উইকেট দখল কৰা ৰাছিদ খানক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। চেন্নাইৰ এম এছ চিদাম্বৰম ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া 1খন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰায়পুৰত সন্ধিয়া 7:30 বজাত হ'বলগীয়া 2খন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ সন্মুখীন হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্তি ৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: মহকুলি চাপৰিত জিলিকিল ভূপেন হাজৰিকা, জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি, পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ শুভেন্দু অধিকাৰীৰ, বাজপেয়ী ভৱনত আজি নেতা নিৰ্বাচনৰ আনুষ্ঠানিকতা আদি বিভিন্ন বাতৰি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। টি ভি কেৰ প্ৰধান চি জোচেফ বিজয়ক ৰাজ্যপালে তামিলনাডুত চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনাইছে। এই বাতৰি দি আছাম ট্ৰিবিউন কাকতৰ। জে পি নাড্ডাৰ উপস্থিতিত আজি ৰাজ্যত বিজেপি বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বাতৰি অসমীয়া প্ৰতিদিন কাকতৰ। চাৰিকৰীয়া নৈৰ পাৰত ঐতিহাসিক মহকুলি চাপৰিত অনুষ্ঠিত ফাট বিহুত সংগীত জগতৰ নক্ষত্ৰ ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন কৰা হয়। এই বাতৰি দৈনিক অসম কাকতৰ। অহা 12 মে'ত ক্ষুদ্ৰ মন্ত্ৰীসভাৰে মুখ্যমন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰিব। এই বাতৰি আমাৰ অসম কাকতৰ। প্ৰদেশ কংগ্ৰেছত শীঘ্ৰে সাংগঠনিক সাল সলনি, সলনি নহয় সভাপতি শিৰোনামেৰে দৈনিক অগ্ৰদূত কাকতে বাতৰি প্ৰকাশ কৰিছে। চোৰাংচোৱা সূত্ৰবোৰে সন্ত্ৰাসবাদী আক্ৰমণৰ সতৰ্কবাণী দিয়াৰ পিছত দেশৰ ৰাজধানী চহৰ দিল্লীত সতৰ্কতা জাৰি কৰা হৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় মুখ্য কাৰ্যালয়তো কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই বাতৰিটো দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে অহা 12 মে'ত নতুন চৰকাৰৰ শপত গ্ৰহণ উপলক্ষে মহানগৰীৰ বিশেষ স্থানত পাৰ্কিং, নো পাৰ্কিঙৰ ব্যৱস্থাৰ নিৰ্দেশনাৰে বাতৰি প্ৰকাশ কৰিছে। বাক্সা জিলাৰ পৰা আমেৰিকালৈ বুজন পৰিমাণৰ বিশুদ্ধ মৌ ৰপ্তানি কৰাৰ বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এই বাতৰি অন্যান্য কাকততো প্ৰকাশ পাইছে। কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ নতুন সেনা সৰ্বাধিনায়ক পদত লেফটেনেণ্ট এন এছ ৰাজা সুব্ৰমণিক নিযুক্তি দিছে। এই বাতৰি নিয়মীয়া বাৰ্তা কাকতৰ লগতে অন্যান্য কাকতেও প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। একেদৰে অৰুণাচল, নাগালেণ্ড, ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ কোনো কোনো অঞ্চলত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যত বিজেপি নেতৃত্বাধীন এন ডি এ তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে সাজু। খন্তেক পাছতে বিজেপিৰ বিধায়িনী দলৰ বৈঠক। চি জোচেফ বিজয়ৰ আজি তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ। গড়ভঙা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণাৰ অধিসূচনা বাতিল সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ ন্যায়ালয়ৰ জাননী। বাক্সা জিলাৰ কৃষকৰ দ্বাৰা উৎপাদিত 20 মেট্ৰিক টন মৌ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি। আৰু IPL ক্ৰিকেট

ভাইটি ভণ্টিলৈ মৰম চেনেহ জনাই আজিৰ সিয়জীপাত অনুষ্ঠান মুকলি কৰিছোঁ। ভাইটি ভণ্টিহঁত, অনুষ্ঠানৰ আৰম্ভণিতে এটি গীত শুনোৱা হা। গীতৰ শিল্পী ৰাচিকা দাস।

0: ভাতি ভণ্টিহঁত, তোমালোকে নিশ্চয় সাধু শুনি ভাল পোৱা নহয় জানো? এইখিনিতে তোমালোকক এটি সাধু কৈছে ইমৰাণ হুছেইনে। সাধুটি শুনাচোন।
1: ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ লটকন। এখন দেশত লটকন নামেৰে এটা বৰ দুখীয়া বামুণ আছিল। বামুণৰ ঘৈণীয়েকজনীৰ বৰ মুখ চোকা আছিল। গিৰিয়েকে টকা কৰি ঘটি আনিব নোৱাৰে দেখি তাই সদায় গিৰিয়েকক দপালি থাকে। ঘৈণীয়েকৰ দপালনি খাই খাই এদিন বামুণৰ মনত বৰকৈ বেজাৰ লাগিল। সি ভাবিলে, মই ঘৰৰ পৰা ওলাই যাওঁ, ৰূপবান এগাল ঘটি আনিব নোৱাৰিলে আৰু মই ঘৰলৈ উভতি নাহোঁ। ইয়াকে ভাবি বামুণ পুৱাই ঘৰৰ পৰা গুচি গ'ল। বামুণ যাওঁতে বেলি দুপৰ হ'ল। তেতিয়ালৈকে তাৰ পেটত খুটকণ এটাও পৰা নাই। ভোকে পিয়াহে বামুণক জৰ্জৰিত কৰিলে। এনেতে আলিৰ কাষতে এখন মিঠৈৰ দোকান দেখি ওচৰ চাপি গ'ল। দুপৰীয়া মিঠৈৰ দোকানৰ গৰাকীটোৱে খাই বৈ উঠি তাৰ 8 বছৰীয়া পুতেকক দোকান ৰখীয়া পাতি সিটো কোঠালিত অলপ শুইছিল। বামুণ দোকানৰ ওচৰত থিয় হলত ল'ৰাটোৱে সুধিলে, তোমাক কি লাগে, তোমাৰ নাম কি? বামুণে উত্তৰ দিলে, মই মিঠৈ খাবলৈ আহিছোঁ, মোৰ নাম মাখি। এইবুলি বামুণে টপ কৰে মিঠৈ মুখত সুমুৱাবলৈ ধৰিলে। বামুণৰ কাম দেখি ল'ৰাটোৱে বাপেকক মাতি ক'লে, বোপাই বোপাই, মাখিয়ে মিঠৈ খাইছে। বাপেকৰ চিলমিলকৈ টোপনি আহিছিল। পুতেকে তাৰ টোপনি ব্যাঘাত কৰা দেখি সি আমনি পাই উত্তৰ দিলে, মাখিয়ে মিঠৈ খাইছে, খাওক, তই মোক দিগদাৰি কৰি নাথাকিবি। এই কথা শুনি বামুণে লাহেকৈ ক'লে, শুনিলি এতিয়া, তোৰ বাপেৰে মোক মিঠৈ খাবলৈ কৈছে। এইবুলি বামুণে মিঠৈবোৰ খাই আধ্যা কৰিলে। ল'ৰাটোৱে দেখি সহিব নোৱাৰি আকৌ ৰিঙিয়াই বাপেকক ক'লে, বোপাই, মাখিয়ে মিঠৈবোৰ খাই আধ্যা কৰিলে। এইবাৰ বাপেকে ভেকাহি মাৰি দি ক'লে, আধ্যা কৰিলে যদি কৰক, তই কেপকেপাই নাথাকিবি। ল'ৰাটোৱে এই কথা শুনি বাপেকক কথাটো ভালকৈ বুজাই ক'বলৈ ভিতৰলৈ উঠি গ'ল। আৰু সেই সুৰুঙাতে বামুণে মিঠৈৰ দোকানীৰ হাতনি পেৰাটো তাতে পৰি থকা দেখি তাৰ পৰা দুকুৰি ৰূপ উলিয়াই লৈ পলাই গ'ল। ল'ৰাটোৱে বাপেকক জগাই মাখিয়ে মিঠৈ খোৱা কথাটো ভাঙি ক'লত বাপেকে বাহিৰলৈ ওলাই আহি দেখিলে যে তাৰ মিঠৈ আটাইবোৰ খালে। সি তেতিয়া ল'ৰাটোক বৰকৈ খং কৰিলত ল'ৰাটোৱে ক'লে, মই দেখোন তোমাক গুৰিৰে পৰা কৈয়ে আছিলোঁ মাখিয়ে মিঠৈ খাইছে বুলি, তুমিহে ক'লা খাওক। বাপেকে ক'লে, তই কৈছিলি মাখিয়ে মিঠৈ খাইছে বুলি, মানুহে খাইছে বুলি নকলি কিয়? পুতেকে উত্তৰ দিলে, সি মোক তাৰ নাম মাখি বুলি কৈছিল। বাপেকে কোনফালে মানুহটো পলাই গ'ল পুতেকক সুধি তাৰ ঘোঁৰাটোত লৰালৰিকৈ উঠি সেইফালেদি খেদি গ'ল। বামুণে মিঠৈ খাই বেগা বেগিকৈ পলাই গৈ থাকি ভাগৰ লাগি বাটৰ কাষৰে গছ এজোপাৰ তলত বহি জিৰাইছিল। এনেতে হঠাৎ হাবিৰ পৰা এটা গাহৰি ওলাই আহি বামুণৰ ফালে চোঁচা ল'লে। বামুণে উঠি গছজোপাৰ চাৰিওফালে ঘূৰিবলৈ ধৰিলে আৰু গাহৰিটোও ঘূৰিবলৈ ধৰিলে। এইদৰে দুয়ো ঘূৰি থাকোঁতে এবাৰ বামুণে খপ কৰে গাহৰিটোৰ নেজত ধৰিলে। বামুণে গাহৰিৰ নেজত ধৰি ঘূৰি থাকোঁতে তাৰ খোচনাৰ পৰা সেই ৰূপবোৰ এটকা এটকাকৈ গছজোপাৰ চাৰিওফালে সিঁচৰিত হৈ পৰিল। বামুণে গাহৰিৰ নেজডাল এৰিব নোৱাৰা হ'ল, কাৰণ এৰিলেই তাক গাহৰিয়ে সাং কৰিব। ইফালে মিঠৈৰ মালিকে ঘোঁৰাত উঠি গৈ সেইখিনি পাই দেখিলে যে এটা গাহৰিৰ নেজত ধৰি এটা মানুহে এজোপা গছৰ চাৰিওফালে ঘূৰিব লাগিছে। সি সেইখিনিতে তাৰ ঘোঁৰাটো ৰখাই ঘোঁৰাটোৰ পিঠিৰ পৰা নামি বামুণক সুধিলে, ককাই, তুমি গাহৰিটোৰ নেজত ধৰি তাক এইদৰে আছা কিয়? বামুণে উত্তৰ দিলে, তোমাৰ কথাৰ উত্তৰ দিবৰ মোৰ আজৰি নাই, তুমি জানো দেখা নাই সেই টকাবোৰ? সি ক'লে, দেখিছোঁ। বামুণে ক'লে, গাহৰিটো এইদৰে ঘূৰাই থাকিলে গাহৰিটোৱে পাকে প্ৰতি ৰূপৰ মুদ্ৰা দিয়ে, সেই দেখিহে ঘূৰাইছোঁ। মিঠৈৰ দোকানীয়ে এই কথা শুনি ভাবিলে, আজি মোৰ অনেক টকা লোকচান হৈছে, যদি এইদৰে 1,000 টকা ঘটি ল'ব পাৰোঁ তেন্তে ভালেই হয়। ইয়াকে ভাবি সি বামুণক ক'লে, ককাই, মোকো পাকচেৰে ঘূৰাবলৈ দিবানে? ময়ো বৰ বিপদত পৰিছোঁ, মোকো যদি পাকচেৰে গাহৰিটো ঘূৰাই ৰূপ ঘটিবলৈ দিয়া বৰ উপকাৰ হ'ব। এটা চোৰে আজি মোক বৰকৈ ঠগি মোৰ বহুত টকা চুৰ কৰি নিলে। তাৰ কথা শুনি বামুণে ক'লে, তুমি বিপদীয়া পথিক, তোমাক উপকাৰ কৰিলে মোৰ পুণ্য হ'ব, বাৰু ঘূৰোৱা তেন্তে। এইবুলি সি ঘূৰি থাকোঁতেই গাহৰিৰ নেজডাল মিঠৈৰ দোকানীক ধৰিবলৈ কৈ দোকানীয়ে ধৰিলত হাউট কৰে নিজে এৰি দি লৰালৰিকৈ ৰূপবোৰ গোটাই লৈ দোকানীৰ ঘোঁৰাটোৰ পিঠিত উঠি ঢাপলি মেলি গুচি গ'ল। আৰু দোকানীয়ে গাহৰিৰ নেজডাল এৰিব নোৱাৰি ঘূৰি থাকিবলৈ ধৰিলে, কাৰণ নেজডাল এৰি দিলেই গাহৰি

0: তাক মাৰি পেলাব। বামুণ ঘোঁৰাত উঠি ভালেমান বাট গৈ থাকোঁতে গধূলি এঘৰত আলহী হৈ ৰ'লগৈ। ৰাতি সি তাতে খাই বৈ শুই থাকি ৰাতিপুৱাৰ আগতেই তাৰ ঘোঁৰাটো য'ত বান্ধি থৈছিল তাত ঘোঁৰাটোৰ মুখৰ আগৰ ঘাঁহবোৰৰ ভিতৰত ৰূপ 10 টকা সুমুৱাই থৈ গুচি আহি আকৌ শুই থাকিলহে। মিঠৈ খাইছিল যে সেইজন বামুণ। ৰাতি ভালকৈ পোৱালত গৃহস্থ শুই উঠিল। আলহী বামুণেও উঠি লৰালৰিকৈ গৃহস্থক দেখুৱাই ঘোঁৰাটোৰ মুখৰ আগৰ ঘাঁহবোৰ জোকাৰি ৰূপ 10 টকা উলিয়ালে। গৃহস্থই দেখি আচৰিত মানি কি কথা, কি ব্যৱস্থা তাক সুধিলত সি ক'লে, এই ঘোঁৰাটোৱে খাবলৈ বাকী থকা ঘাঁহবোৰৰ পৰাই মই সদায় 10 টকাকৈ পাওঁ আৰু ইয়াৰে মই চলি থাকোঁ। বামুণৰ কথা শুনি গৃহস্থৰ লোভ লাগিল। সি ঘোঁৰাটো বামুণৰ পৰা কিনি ল'বলৈ বৰকৈ খাটনি ধৰিলে। দৰ দাম কৰি সি 600 টকাৰ ৰূপত বামুণৰ পৰা ঘোঁৰাটো কিনি ল'বলৈ ওলাল। বামুণে প্ৰথমতে নিদিওঁ নথওঁকৈ শেষত ক'লে, বাৰু আৰু 250 কুৰি অৰ্থাৎ 650 টকা দিয়া আৰু মই ঘৰলৈ যাবলৈ তোমাৰ ঘোঁৰাটো দিয়া। তুমি নেৰা যেতিয়া মোৰ ঘোঁৰাটো লোৱা। গৃহস্থই তাতে মান্তি হৈ 650 টকা আৰু নিজৰ ঘোঁৰাটোক বামুণক দি বামুণৰ পৰা ঘোঁৰাটো ল'লে আৰু বামুণে লৰালৰিকৈ টোপোলা বান্ধি টকা পইচা লৈ গৃহস্থই দিয়া সেই 9 ঘোঁৰাত উঠি ঘৰলৈ আহিল। আগেয়ে যি বাটেদি বামুণ গৈছিল সেই বাটেদিয়ে উভতি আহোঁতে সি সেই গছৰ তলত মিঠৈৰ দোকানীয়ে তেতিয়ালৈকে সেই গাহৰিটোৰ নেজত ধৰি ঘূৰি থকা দেখিলে। বামুণক দেখি মিঠৈৰ দোকানীয়ে মাত লগালে, মোক ভাল ঠগি গলা, ৰূপো নাই অথচ গাহৰিটো নেজত ধৰি ঘূৰি ঘূৰি লেবেজান হ'লোঁ। বামুণে উত্তৰ দিলে, ককাই মই ঠগোৱা নাই, তুমি মোৰ কথা শুনি যদি লেখি লেখি 100 পাক গাহৰিটো ঘূৰোৱা তেন্তে দেখিবা নিশ্চয় 100 টকাৰ ৰূপ পাবা। বামুণে দেখিছিল যে গাহৰিটো ঘূৰি ঘূৰি লাহে লাহে দুৰ্বল হৈ আহিছে আৰু 100 পাক ঘূৰিলে সি পৰি মৰিব, সেই দেখি সি সেই কথা কৈছিল। বামুণে এইদৰে মিঠৈ দোকানীক কৈ ঘোঁৰা চলাই গুচি গ'ল। দোকানীয়ে অলপ উৎসাহ পাই ঘূৰাই থাকোঁতে অলপ পৰৰ পিছত গাহৰিটো মৰি পৰি থাকিল। তাৰপিছত দোকানীয়ে ৰক্ষা পৰিলোঁ বুলি ভাবি ঘৰলৈ উভতি গুচি আহিল। বামুণে ঘৰ পাই বামুণীৰ হাতত টকাবোৰ পেলাই দি ক'লে, নে এই ৰূপবোৰ নে। ৰূপবোৰ দেখি বামুণীৰ আনন্দ লাগিল।
1: হাতুটি শুনিলা? এতিয়া পুনৰ গীত মাতলৈ যাওঁ আহা।
2: মোৰ নাম শ্ৰী অনুষ্কা চন্দেলিয়া। মই এটা কবিতা আবৃত্তি কৰিব ওলাইছোঁ। কবিতাটোৰ নাম অকণমানিৰ গান, কবি জ্যোতিপ্ৰসাদ আগৰৱালা। মা, মই আজি সোণ বৰণৰ সপোন দেখিলোঁ, তোৰ আঙঠিৰ ৰঙা বাখৰ পাখি পিনি উৰা দেখিলোঁ। মা, ও মা, তোৰ যে মা ৰঙা বগা হালধীয়া কেশৰচীয়া দিহা এখন আছিল, তাৰ নিচিনা চৰাই এটাই মোৰ কাষলৈ আহিল। মা, ও মা, মই তোক বুলিলেই সি কুটুক কুটুক কৰে আৰু ঘূৰ বুলিলেই লৰ মাৰি গৈ ফুৰ ফুৰকৈ উৰে। বুইছ মা, তাৰ চকু দুটা ঠিক তোৰ আঙুঠিৰ বাখৰ আৰু গোটেই গাতে অকা বকা সোণ ৰূপৰ আখৰ। ধন্যবাদ।
3: নমস্কাৰ, মোৰ নাম শ্ৰী নন্দিকা বৰা। কবিতা আবৃত্তি।
4: তোৰ নাই যে বনোৱা বাট, তোৰ পদে পদে আছে কতনো জ্যোতি, কত ঘাত প্ৰতিঘাত সৌ উচ্চ টিঙত বহি আছে তোৰ ৰুদ্ৰজী মহাদেৱ। তই কৰিব লাগিব সেৱ এই গিৰি পৰ্বত লংঘন কৰি উঠিব লাগিব সিৰ হেৰণিৰ ভিতৰ বীৰ। তই ভাঙিব লাগিব সকলো বান্ধোন, ছিঙিব লাগিব জাল এই মিছাৰ মোহিনী জাল। তই চলাব লাগিব সাৰথিবিহীন জীৱনৰ মহাৰথ, তোৰ কণ্টক মই পথ নাই তোৰ হৈ কাৰো উৎসাহ বাণী সহানুভূতিৰ মাত। নমস্কাৰ।
5: নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰজনী ইংজাইপি। বৰদৈচিলা চতৰ বিহুত বৰদৈচিলাই মাকৰ ঘৰলৈ যায়। গছ গছনি ঘৰ দুৱাৰ নিয়ে উৰুৱাই, শিলদল ভাঙি মেলিছে ঢাপলি, লগত নিছে লগৰীয়া যতবা মাৰলি, আউল বাউল চুলি মেলি মাৰিছা কি অলৰ, লাহে ধীৰে গলিও দেখোন পাবা মাৰাৰ ঘৰ। চোতালত দিছোঁ বৰ বিয়া কাকৈ ফণি, তাতে মূৰৰ চুলি মেলি যোৱা ৰজা ৰাজবাটে, মায়েৰে দিব মাধৈ ফুল, বাপেৰে দিব খাৰু, ককায়ে দিব কাপোৰ কানি, ভাইৰে দিব কেৰু, শুবলৈ দিব শীতল পাতি, বহিবলৈ দিব পিয়া, খাবলৈ দিব জহা ধানৰ দোৱা ভজা চিৰা, কাবৌ কৰি মাতিছোঁ আমি লাহে ধীৰে যোৱা, আমাৰ প্ৰজা ঘৰকেইটি ভালে।

0: লেথুৱা। নমস্কাৰ।
1: নমস্কাৰ, মোৰ নাম মহম্মদ জাভিদ আঞ্জু। মই মোৰ কবিতাটিৰ শিৰোনামা সৰু আইতাৰ সৰু চৰাই। ঔ সৰু চৰাই, ঔ সৰু চৰাই, মোৰ তালৈ তই যাবি, পকা জামু পাৰি দিম শাৰী শাৰী, সোণৰ সজাত পৰি খাবি, ফুটুকা ফুটুকি ফুল দিম আনি তোক মই কৈছো পৰি। ঔ সৰু চৰাই আছেন তই তেও দিলি লৰি লৰি, ঔ সৰু আইটি, ঔ সৰু আইটি, বৰ ভাল পাওঁ মই, বা ৰিপ্ৰিম বা ৰিপ্ৰিম মলয়া বুটা বৈ, নেলাগে নেলাগে আইটি নেলাগে, সোণৰ সজাতি তোৰ, গছৰ আগত পাতৰ আঁৰত বাহ আছে সৰু মোৰ। নমস্কাৰ।
2: নমস্কাৰ, মোৰ নাম শ্ৰী চাৰিকা শৰ্মা। মোৰ কবিতাটিৰ নাম হ'ল কুলি, কবিৰ নাম হ'ল ভিতৰতে বন্ধ। কুলি, ঔ কুলি, ঔ কুলি, কু কু কু বুলি আকৌ এবাৰ বাট, কুলি আকৌ এবাৰ বাট, নাকত যদি ধৰে লাজে নাচাওঁ মই পাতৰ মাজে, ঢাকি তই কলা গাঁতি লৈ কুহি পাত, কুলি লৈ কুহি পাত, কোনে ক'লে বিহুৰ কথা কোনে দিলে জান, লৈ আহিছ সিগৰ পেপা মোৰ বৰষা গান, ওচৰ চাপিল চতৰ বিহু বাৰীত ফুল চিৰাল টিহু, বলিয়ালে বাৰী ৰাম কোবল কোবল পাত, কুলি কোবল কোবল পাত, ৰৈ যা কুলি মোৰে শপত আৰু দুবাবাত, নৈয়ে নৈয়ে উঠক নাচি টুকুল টকা বাট, আম পকক যাবি লৈ কঁঠাল পকক যাবি লৈ, কোন মুখে ঘূৰি চাবি লৈ সুদা হাত, কুলি লৈ সুদা হাত, কু কু কু বুলি আকৌ এবাৰ বাট। নমস্কাৰ।
0: নমস্কাৰ, মোৰ নাম শ্ৰী ঋষিকেশ ডেকা।

0: এইখিনিতে ডাক টিকটৰ বিষয়ে কিছু কথা জানি লওঁ আহা, আমাক কৈছে মৃণালী শৰ্মাই।
1: ভাইটি ভণ্টিহঁত, তোমালোকে বাৰু ডাক টিকট দেখিছানে? এই চিঠিৰ ওপৰত যে সৰুকৈ টিকেট এটা লগায়, এয়াই হৈছে ডাক টিকট। নিশ্চয় দেখিছা, নহয় জানো? এই ডাক টিকটৰ বিষয়ে আজি চমুকৈ ক'বলৈ লৈছোঁ। শুনাচোন, কেনেকৈনো আমাৰ মাজলৈ ডাক টিকট আহিল। ভাইটি ভণ্টিহঁত, ডাক টিকটৰ ইতিহাস বহুত বছৰ পুৰণি নহ'লেও বেছ উত্তেজনাপূৰ্ণ। পৃথিৱীৰ সকলো দেশৰ ভিতৰত ইংলেণ্ডতেই পোনপ্ৰথম ডাক টিকট প্ৰচলিত হয়। ডাক টিকট পোনপ্ৰথম বজাৰলৈ ওলোৱাৰ সময়ত এক চাঞ্চল্যৰ সৃষ্টি হৈছিল। ল'ৰাৰ পৰা বুঢ়ালৈকে কোনে পোনপ্ৰথম ডাক টিকট দেখিবলৈ পাব সেই লৈয়ে এক প্ৰকাৰৰ হুলস্থুল। প্ৰথম ওলোৱা ডাক টিকটকেইটা যেন একোটুকুৰা মুকুতাহে। প্ৰথম ডাক টিকট ওলোৱা সেই তাৰিখটো আছিল 1840 চনৰ 6 মে'। এই ডাক টিকটৰ লগত জড়িত থকা লোকজন হ'ল ছাৰ ৰোনাল্ড হিলেৰ। তেওঁই আছিল ডাক টিকটৰ প্ৰথম আৱিষ্কাৰক। তেওঁৰ বিষয়ে ইমানকে মাত্ৰ জানিব পৰা গৈছে যে তেওঁ আছিল এজন পোষ্টমাষ্টাৰ জেনেৰেল। এই ডাক টিকটকে কেন্দ্ৰ কৰি পাছলৈ ডাক টিকটৰ আৰু উন্নতি হ'বলৈ ধৰিলে। সেই সময়ত বজাৰত মাত্ৰ 2 ধৰণৰ ডাক টিকট ওলাইছিল, এবিধৰ দাম

0: পেনি আৰু আনবিধৰ দাম 2 পেনি। ডাক টিকটকেইটাৰ ওপৰত ছবি দিয়া হৈছিল ইংলেণ্ডৰ ৰজাৰ। এতিয়াৰ ডাক টিকটৰ লগত তেতিয়াৰ ডাক টিকটৰ যথেষ্ট পাৰ্থক্য আছিল। প্ৰথম কথা, আজিকালিৰ দৰে দুটা ডাক টিকটৰ মাজত ফুটাবোৰ নাছিল, গতিকে পোষ্টমাষ্টৰে কটাৰী এখন লৈ টিকটবোৰ কাটি কাটি দিব লগাত পৰিছিল। দ্বিতীয়তে, আজিকালিৰ ডাক টিকটৰ দৰে তেতিয়াৰ ডাক টিকটৰ পাছফালে এঠাও লগোৱা নহৈছিল। অৱশ্যে ডাক টিকট যাতে কোনেও জাল কৰিব নোৱাৰে তাৰ বাবে ৰোণাল্ড চাহাবে যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰিছিল। ভাৰতত পোনপ্ৰথম ডাক টিকটৰ প্ৰচলন আৰম্ভ হয় 1854 চনৰ 1 অক্টোবৰত। অৱশ্যে তেতিয়াৰ পৰাই চৰকাৰে ডাক টিকট সম্পৰ্কে দুটা এটা নিয়ম বান্ধি দিছিল। এই নিয়ম অনুসৰি চিঠিৰ ওজনৰ অনুপাতে মাচুল দিব লাগিব। দ্বিতীয়তে, চিঠি দিওঁতাজনেহে ডাক টিকট কিনিব পাৰিব। ভাৰততো ডাক টিকট পোনপ্ৰথম কটাৰীৰে কাটিবলৈ লোৱা হৈছিল। ডাক টিকটৰ ওপৰত ছবি আছিল ইংলেণ্ডৰ ৰজাৰ। অৱশ্যে তাত লেখা আছিল ইষ্ট ইণ্ডিয়া পোষ্টেজ। অৱশ্যে 1882 চনৰ পাছৰ পৰা কেৱল ইণ্ডিয়া পোষ্টেজ শব্দ দুটাহে লিখিবলৈ লোৱা হয়। ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত ডাক টিকটৰ ওপৰত ইংলেণ্ডৰ ৰজাৰ ছবিৰ ঠাইত আমাৰ দেশৰ ডাঙৰ ডাঙৰ নেতা, সমাজসেৱক, সাহিত্যিক, বিজ্ঞানী, মূল্যৱান চৰাই, জন্তু, ফুল আৰু উদ্যোগ আদিৰ ছবিহে দিবলৈ লোৱা হয়। অৱশ্যে এটা কথা স্বীকাৰ কৰিব লাগিব যে ডাক টিকট আৱিষ্কাৰৰ বহু আগৰে পৰাই ভাৰতত ডাক ব্যৱস্থা চলি আছিল। প্ৰাচীন ৰজা মহাৰজাসকলৰ নিজৰ নিজৰ দূত আছিল। এই দূতসকলেই এখন দেশৰ ৰজাৰ বা বাতৰি আন এখন দেশৰ ৰজাৰ ওচৰলৈ লৈ গৈছিল। চুলতানসকলেও নিজাববীয়াকৈ ডাক প্ৰেৰণৰ ব্যৱস্থা কৰিছিল। শ্বেৰশ্বাহৰ দিনত এই ব্যৱস্থাৰ অধিক উন্নতি ঘটে। সেই কালত ৰজাঘৰীয়া ডাকোৱাল ঘোঁৰাত উঠি এঠাইৰ বা বাতৰি আন ঠাইলৈ নিছিল। এসময়ত পাৰ চৰাই হতুৱায়ো চিঠি পত্ৰ অনা নিয়াৰ ব্যৱস্থা কৰা হৈছিল। দুই এক সম্ভ্ৰান্ত লোকে ব্যক্তিগত বাহকৰ যোগেদিও চিঠি পত্ৰ আদান প্ৰদান কৰাইছিল।
1: ডাক টিকটৰ বিষয়ে নিশ্চয় বহু কথা জানিব পাৰিলা নহয় জানো? এতিয়া আন এটি গীত শুনো আহা। গীতটি পৰিৱেশন কৰিছে ময়ূৰী ডেকাই।

নমস্কাৰ, মোৰ নাম চিৰি লিজামণি শইকীয়া।

ভাইটি ভণ্টিহঁত, তোমালোকলৈ পুনৰ মৰম চেনেহ জনাই আজিৰ সেউজীপাত অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।

ইমান পৰে শ্ৰোতাসকলে, সেউজী পাঠ শুনিলে। প্ৰযোজনা আছিল নিশা বৰুৱাৰ। এতিয়া আগবঢ়াইছোঁ দিহানাম, শিল্পী ফুলেশ্বৰী দাস আৰু সংগীতবৃন্দ।

0: আগবঢ়োৱা হৈছে এখনি ধাৰাবাহিক আলেখ্য ফাট বিহুৰ পুংখেদি। আলেখ্যখনি ৰচনা ৰঞ্জিত গগৈ, প্ৰযোজনা কৰিছে যোৰহাটৰ শব্দ প্ৰকাশে। এয়া শুনক ধাৰাবাহিক আলেখ্য ফাট বিহুৰ পুংখেদিৰ প্ৰথম খণ্ড।
1: কিন কিন কুঁৱলীমুখৰ এটিপোৱা, ক্ৰমে ডাঠ হৈ অহা নিয়ৰ টোপাল কাটি কাটি ফেৰফেৰীয়া এজাক বতাহ ফালি যেতিয়া আমি দিচাংঘাটৰ ফেৰীত উঠিছিলোঁ, তাৰ পাছৰ পৰা বিশাল ব্ৰহ্মপুত্ৰৰ বগাবালিয়ে যেন আমাৰ মনবোৰ এক বিচিত্ৰ জগতলৈ লৈ গৈছিল। অদূৰত কবিতা কবিতা লগা এৰি অহা অফলাৰ শাৰী শাৰী গছবোৰ ৰিণিকি ৰিণিকি চকুৰ পৰা আঁতৰিব লাগিছে। কাজল সনা এমুঠি মেঘে যেন পখিলা খেদি ফুৰা দিনলৈ লৈ গৈছিল আমাৰ মন। দূৰৰ বালিচৰত থোপা পাতি পাতি চিনাকি চৰাই যাকে গা ধুব লাগিছে।
2: পুৱাৰ দিচাংঘাটৰ ফেৰীৰে টেকেলি ফুটা ঘাট হৈ ঢকুৱাখানা পাওঁগৈ মানে বেলিটোৱে মূৰৰ ওপৰত আহিহে যেন বাহৰ পাতিছিলহি। বাৰে বাৰে এপাক ভুমুকি মাৰি আকৌ ডাৱৰৰ মাজত অলসভাৱে সোমাই পৰা বেলিটোৰ দৰে যেতিয়া আমি ঢকুৱাখানাৰ কোমল মাটি প্ৰথম স্পৰ্শ কৰি তাৰ গোন্ধ লৈছিলোঁ, বাংময় হৈ উঠিছিল আমাৰ মন। চিতাপতীয়া পথাৰৰ হালধীয়া সৰিয়হৰ ছবি, শুকান নৰাপুতি পথাৰবোৰে যেন উদঙীয়া শৈশৱটোক মুকলি কৰি দিব খুজিছে। মূৰৰ ওপৰে কাৰ যোৱাদি এইমাত্ৰ পাৰ হৈ গ'ল এজাক খৰালি।

0: ইতিহাসৰ পাতত জিলিকি থকা ঐতিহাসিক হাবুং, এয়াই আছিল আমাৰ গন্তব্যস্থান। হাবুংনো কি? বুৰঞ্জীয়ে কয়, চাওলুং চুকাফাৰ নেতৃত্বত ত্ৰয়োদশ শতিকাৰ আগভাগত আহোমসকলে সৌমাৰ পীঠলৈ অহাৰ সময়লৈকে এই বিস্তৃত এলেকাৰ নাম আছিল হাবুং। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ সোৱণশিৰি আৰু লুইতৰ মাজৰ ভূখণ্ডকে বোলা হৈছিল হাবুং। সোৱণশিৰি, চাম্পৰা, কঢ়া আৰু চাৰিকৰীয়া নদী আগুৰি আছে বৰ্তমানৰ ঢকুৱাখনা। ঢকুৱাখনাৰ ইতিহাসৰ মতে ইয়াৰ প্ৰাচীন নাম আছিল হাবুং, অৰ্থাৎ পলসুৱা ভূমি।
1: হেমকোষে কয়, হাবুং ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন ঠাই। হাবুং শব্দৰ পৰা হাবুঙীয়া শব্দৰ উৎপত্তি হৈছে। হাবুঙীয়া মানে হাবুঙত বাস কৰা লোক। প্ৰত্নতত্ত্ববিদ ৰাজমোহন নাথে কৈছে, হাবুং এটা কছাৰী শব্দ। হাবুং মানে সাৰুৱা মাটি। 1396 খ্ৰীষ্টাব্দৰ ৰজা হোৱা চুদাংফা, যাক জনা যায় বামুণি কোঁৱৰ নামেৰে, তেওঁ শৈশৱ কালচোৱা কটাইছিল এই হাবুঙতে। অনাৰ্য ভাষাত হা মানে বহল আৰু বুং মানে ঠাই, অৰ্থাৎ হাবুং মানে বহল ঠাই।
0: এই হাবুঙত প্ৰথমে বৰমূলীয় এটা ফৈদে ৰাজত্ব কৰিছিল। তাৰ পাছলৈ শাসন ক্ষমতা গৈছিল কলিতা আৰু কায়স্থ ৰজাৰ হাতলৈ। বিখ্যাত পৰিব্ৰাজক ইবন বটুতাই 1341 খ্ৰীষ্টাব্দত হাবুং ৰাজ্যৰ মাজেৰে চীন দেশলৈ যোৱা আৰু 1344 খ্ৰীষ্টাব্দত উভতি অহাৰ কথা চফৰনামা পুথিত উল্লেখ আছে। এই ইতিহাস প্ৰসিদ্ধ ঢকুৱাখনাতে প্ৰচলিত হৈ অহা ফাটবিহু ঢকুৱাখনাৰ বাপতি শাহন।

খর খর বেঙে নার বাক সুন মারো গাত লোন মারো গাত তা বনি ছোৱালী হানাই গাত ধান বানি পানী আনি নোখোৱাৰে যাক এ লো লো লো গুটি চৌ চৌ চৌ গুটি ওৱেখাৰে কুৱেখাৰে খাক খাক খাক গিৰিত গিৰিত কৈ ঢাক লোকা চৰাই গিৰিত গিৰিত কৈ ঢাপে ঢাপে দৌৰিলে গিৰিত কৈ ঢাপে ঢাপে দৌৰিলে গিৰিত গিৰিত কৈ বাঘ হ'লৈ নকৰে বাঘ হ'লৈ নকৰে হে গিৰিত গিৰিত কৈ নাচিবলৈ ধৰিছে গিৰিত গিৰিত কৈ নাচিবলৈ ধৰিছে গিৰিত গিৰিত কৈ কি হোৱালৈ

স্বমহিমাৰে মহিমামণ্ডিত অসমৰ ৰঙালী বিহুৰেই এক আঞ্চলিক ৰূপ। ফাট বিহুৰ ইতিহাসৰ পমখেদি বহুজনৰ সতে একান্ত আন্তৰিকতাৰে কথাবোৰ ফঁহিয়াই যাওঁতে আমি যেন পাহৰি গৈছিলোঁ ভোগ আৰু ভাগৰ। কেৱল জনাৰ আৰু শুনাৰ আগ্ৰহে আমাক বাৰে বাৰে উৎকণ্ঠিত কৰি গৈছিল।

শুনি মন মরণ দিছিলি।

0: বুকুতে শৈশৱ কৈশোৰ আৰু যৌৱন অতিবাহিত কৰা বৰ্তমানৰ ঢকুৱাখানাৰ শিক্ষাৰ প্ৰাণস্পন্দন ঢকুৱাখানা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ গিৰিণ গগৈয়ে ঢকুৱাখানা হাবুং মহখুলি চাপৰি আৰু ফাট বিহুৰ সম্পৰ্কে তেখেতৰ মন্তব্য দাঙি ধৰিছে এনেদৰে।
1: আপুনিতো ইয়াৰে মানে সৰুৰে পৰা ইয়াতে ডাঙৰ দীঘল হোৱা, আপোনালোকৰ এতিয়া যি ঢকুৱাখানাৰ নাম আগতে আছিলে হাবুং, এই হাবুঙৰ বিষয়ে আপুনি কওকচোন।
2: হাবুঙৰ ওপৰত মোৰ বৰ বেছি নলেজ নাই, কাৰণ এইটো তাৰ ওপৰত মই কোৱা নাই। কিন্তু ঢকুৱাখানা কিয় হ'ল এই বিষয়ে জানিবলৈ চেষ্টা কৰিছিলোঁ। ঢকুৱাখানাৰ বিষয়ে জানিবলৈ আপোনালোকেও জানিছে যে এটা সুতি আছিল, ঢকুৱাৰ মাটি খান্দোতে ঢকুৱাৰ মাটি পেলাইছিলে, কাৰণে তাৰ নাম ঢকুৱাখানা সুতি বুলি কয় আৰু গান বুলি কয় তাৰ সেই নামেৰে ঢকুৱাখানা হৈছিল। হাবুং বুলি ক'লে একচুৱেলি ঢকুৱাখানাখন পৰিয়ালৰ পৰা মই সঠিক কৰি এটা কৰিব নোৱাৰোঁ। হাবুং বুলি ক'লে গিলামাৰাটি অঞ্চল এই গোটেই অঞ্চলটোকে হাবুং বুলি দিয়া হৈছে। কোনো কোনোৱে কৈছিল যে এটা সময়ত কলিয়াপানী বুলিয়ে কৈছিলে ইয়াত নামৰূপ সেইটো ঠাইত ৰজাই শাস্তি দিয়া মানুহসকলক ৰজাৰ ঘৰে শাস্তি দিয়া মানুহখিনিকে ইয়ালৈ পঠিয়াইছিলে কলিয়াপানী বুলিও বহুতে কয়। আৰু তেনেধৰণে আছে, ক'ৰবাত ক'ৰবাত চাইনাকি গোহাঁই আছে বুলি আমি শুনিবলৈ পাইছিলোঁ আগতে, যে কেনেকৈ বোলে টিকাত ঠাই আঁকি কিনে পঠিয়াইছিলে তালৈ জেগা যাত বেয়া কাম কৰি থৈ উত্তৰ পালে। কিন্তু হাবুঙৰ বিষয়ে মই বৰ বেছি তথ্য সহকাৰে মই কওঁ।
1: এই যে চাৰিকৰীয়া নৈ পাৰত আপোনালোকৰ ফাট বিহুৰ মানে উৎপত্তি, এই বিষয়ে আপুনি কি ক'ব খুজিছে?
2: চাৰিকৰীয়া নৈ পাৰত বুলি কওঁতে আচলতে আমি এতিয়ালৈকে যিটো ভাবি আছোঁ অনুভৱ কৰি আছোঁ যে ফাটৰ বিহু আছে, ফাটত মৰা বিহু। এই ফাটটো আমাৰ ডিম্বেশ্বৰ ভালকৈ ক'ব পাৰিব আহোম ভাষাত, ফাট বা হাট অৰ্থাৎ বজাৰ ঘৰত বিশেষ স্থান য'ত ৰজাঘৰীয়া মানুহ এপাৰৰ পৰা আহি ইয়াত কৰকাটত তুলিবলৈ আহিছিলে আৰু তেওঁলোকক সন্তুষ্ট কৰিবৰ কাৰণে হওক বা ৰজা আহিছে বুলি দা দুঙা আহিছে বুলি ফূৰ্তি কৰিবৰ কাৰণে হওক বিহু মাৰিছিলে তাতে। গতিকে সেই তাতে ফাটত মৰা বিহুৰ কাৰণে ফাট বিহু সুৰ বুলি আমি কৰোঁ। গতিকে ফাটখিনি অকল যে চাৰিকৰীয়া পাৰতে আছে, ঢকুৱাখানাতে কেৱল ফাট আছিল এনে নহয়, মই অনুভৱ কৰোঁ, মই ভাবোঁ যে ফাট অসমত বহু ঠাইতে আছে। বৰকাটত আনিবলৈ যোৱা দৃষ্টি হেডকোৱাৰ্টাৰ বুলি কওক বা স্বাধীন হেডকোৱাৰ্টাৰ বহুতেই আছে, কিন্তু হয়তো ইয়াতে এনেকৈ বিভিন্ন জনগোষ্ঠী, বিশেষকৈ বিভিন্ন বুলি কওঁতে ইয়াতে দেউৰী মিচিং আৰু অসমীয়া বহু জনগোষ্ঠীটো যথেষ্ট আঁতৰত আছে। ইয়াত বিহু মৰা বুলি আমি বয়সস্থসকলৰ পৰা শুনা নাছিলোঁ, কিন্তু দেউৰী মিচিং আৰু অসমীয়া মানুহখিনি, অসমীয়া বুলি কওঁতে সকলো জনগোষ্ঠী, এতিয়া মই অসমীয়া বুলি কওঁতে বড়ো মিচিঙো পৰি গৈছে, গতিকে সেই সকলোৱে য'ত বিহু মাৰিছিলে একে সময়তে একেলগতে সেই ফাটত মাৰিছিলে কাৰণে ফাট বিহু হ'ল বুলি মই অনুভৱ কৰোঁ ভাবিছোঁ। কিন্তু ফাট আকৌ বহুততে আছিলে, নগাঁৱতো ফাট আছিলে, দৰঙত ফাট আছিল, কিন্তু তাৰ সৈতে এনেকৈ বিহু নামাৰিলে গতিকে ফাট বিহু নাথাকে। গতিকে চাৰিকীয়া পাৰত যিটো ফাট, এইফালে নাৱেদি উজাই আহি চাৰিকীয়া নৈদি আহি ইয়াতে মানে থিতাপি লৈ দা দেঙাসকলে পৰকাত ওলালে, তাতে যিটো বিহু মাৰিলে সেই ফাটটোত বিহু মৰাৰ কাৰণে ফাট বিহু হ'ল বুলি এতিয়াতো প্ৰথমে ৰাইজে অনুভৱ কৰে আৰু তাকে আমি ভাবি চাৰিকৰাৰ পৰা সেইকাৰণে ফাট বিহু হ'ল বুলি আমি ক'ব খোজোঁ।

0: ধাৰাবাহিক আলেখ্য ফাট বিহুৰ পুংখেদীৰ প্ৰথম খণ্ডটি শুনিলে। আলেখ্যখনিৰ ৰচনা ৰঞ্জিত গগৈৰ, প্ৰযোজনা যোৰহাটৰ শব্দ প্ৰকাশৰ। আলেখ্যখনিৰ আঁত ধৰিলে পৰেশ বৰা আৰু জোনমণি বৰুৱাই।
1: ইমান পৰে শ্ৰোতাসকলে, ফাট বিহুৰ পমখেদি ধাৰাবাহিক আলেখ্যখনিৰ প্ৰথমটি খণ্ড শুনিলে। আলেখ্যখনি যুগুতুৱাই অনা হৈছে আকাশবাণী যোৰহাট কেন্দ্ৰৰ পৰা।

0: আশা রাখি।
1: ইফকো নেনো হারৰ যাদু কৃষক হওক সমৃদ্ধিশালী।
2: এয়া আকাশবাণী নগাঁও, এতিয়া শুনক গৃহলক্ষ্মী।
3: নমস্কাৰ প্ৰিয় শ্ৰোতা, মাহেকীয়া অনুষ্ঠান গৃহলক্ষ্মী সজাই আকাশবাণী নগাঁও কেন্দ্ৰৰ ষ্টুডিঅ'ৰ মাইক্ৰফোনৰ সন্মুখত এয়া মই তৃষ্ণা ভৰদ্বাজ। কেনে আছে বাৰু আপোনালোক? আশা কৰিছোঁ সকলো ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, প্ৰতিমাহে এই অনুষ্ঠানৰ জৰিয়তে আমি আপোনালোকক এনে এগৰাকী নাৰীৰ সৈতে চিনাকি কৰাই দিওঁ যিসকলে বিভিন্ন ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠা কৰি সকলোৰে বাবে আদৰ্শ হিচাপে পৰিগণিত হৈছে। আজি আমি এনে এগৰাকী নাৰীৰ সৈতে কথা পাতিম। আহকচোন তেখেতৰ সৈতে চিনাকি হওঁ।
4: নমস্কাৰ, মোৰ নাম মানসী বৰা। মোৰ ঘৰ বেবেজীয়াত। মই ঘৰতেই গৰু পালন কৰোঁ, আচাৰ বনাই বিক্ৰীও কৰোঁ, কাপোৰ চিলাই কৰোঁ আৰু সৰুকৈ এতিয়া ফুলনি এখনো পাতি লৈছোঁ।
3: এতিয়া আপোনাৰ গৰু কেইজনী আছে?
4: মোৰ গাই গৰু আছে 10 জনী, দমৰা 2টা।
3: আপোনাৰ গাখীৰৰ ব্যৱসায়টোৰ বিষয়ে অলপ কওকচোন।
4: মই বিয়া হোৱাৰ পিছতেই গাই এজনী পুহিবলৈ লৈছিলোঁ। তেতিয়াৰে ভাবিলোঁ যে গাই গৰু আৰু কেইজনীমান হ'লে ভাল। তেতিয়া মই পইচা গোটাই আৰু 2জনী কিনিলোঁ, প্ৰতিপালনো কৰিলোঁ। তাৰপিছতেই লাহে লাহে গাখীৰ বিক্ৰী কৰিবলৈ ল'লোঁ। হাতলৈ পইচা আহিলে তেতিয়া গৰুৰ পোৱালিও হ'ল, গাখীৰো বাঢ়িল আৰু এতিয়া তেনেকৈ 10জনী গাই গৰু হ'ল।
3: আপুনি গাখীৰ বিক্ৰী কৰি কিমান টকা উপাৰ্জন কৰে বাৰু, আমাৰ শ্ৰোতাক জনাওকচোন।
4: উপাৰ্জন ভালেই, চব ঠিকেই থাকিলে মাহত 80-90 হাজাৰমানো পাওঁ। বাকী দানা পানী খৰচ আৰু লগতে চোৱা চিতা মানুহকো দিব লাগে।
3: আপুনি যে এই ব্যৱসায়টোৰ কথা ভাবিলে, আপুনি কেনেকৈ প্ৰেৰণা পালে বাৰু?
4: আমাৰ ঘৰত মায়ে গৰু পুহিছিলে, সেইবাবে ময়ো লাগতিয়াল কথাবোৰ তেনেকৈ শিকিলোঁ। লগতে এটা ভাল ইনকাম হ'লে ঘৰ চলাবলৈ সহজ হয়, নিজৰ লাগতিয়াল বস্তুবোৰ নিজে কিনি ল'ব পাৰি, সেইবাবে মোক প্ৰেৰণা কৰিছিল।
3: গৰুৰ বেমাৰ আজাৰ হ'লে আপুনি কেনেকৈ প্ৰতিপাল কৰে?
4: গৰুৰ বেমাৰ আজাৰ হ'লে ভেটেনেৰি ডাক্তৰ মাতি বেজী ঔষধ দিয়া হয়। ছিজনেলৰ যিবিলাক বেমাৰ আছে সেইবিলাক

0: এইবিলাকৰ ভেকচিনৰ বাবেও বেজি দিয়া হয়।
1: আপুনি আমাক জনাইছিল যে আপুনি আচাৰ বনায়, কি কি আচাৰ বনায় অলপ কওকচোন।
0: মই ঘৰতে পোৱা আম, বগৰি, কৰদৈ, জলফাই আদিৰে আচাৰ বনাওঁ, বনাই বিক্ৰীও কৰোঁ। সেইফালেও এটা ভাল ইনকাম হয়। গৰুৰ গোবৰ ভাল সাৰ, এই সাৰত ঘৰতে ধুনীয়া পাচলি খেতিও হয়।
1: আপোনাৰ ঘৰতে এখন তাঁতশাল দেখিলোঁ, আপুনি কাপোৰৰ ব্যৱসায় কৰে নেকি?
0: ব্যৱসায় নহয় বাৰু, আজৰি সময়ত তাঁত বওঁ, লগতে দহি বতো, ব্লাউজ আদিও চিলাওঁ। তাঁত বোৱাটো মোৰ চখ। বিহুত চাদৰ লগাওঁ, গামোচা বওঁ, আজৰি সময় কটাওঁ।
1: আপুনি আজৰি সময়ত কি কি কৰি ভাল পায়?
2: মই কাপোৰ চিলাওঁ, তাঁত বওঁ, লগতে ৰেডিঅ' শুনো, আকাশবাণীৰ অনুষ্ঠানবোৰ।
1: হয়, ৰেডিঅ'ত আপুনি কি শুনি ভাল পায়?
2: মই ৰাতিপুৱা গীতিমালিকা শুনো, আমৈ শুনো, গানবোৰো শুনো।
1: আপুনি কাৰ গান শুনি ভাল পায় বাৰু?
2: মই মিতালী চৌধুৰীৰ গান বেছি ভাল পাওঁ, লগতে জুবিন গাৰ্গ, ভূপেন দাৰ গীতবোৰো ভাল পাওঁ।
1: ঠিকে আছে, আপোনাৰ বাবে মিতালী চৌধুৰীৰ কণ্ঠৰ এই গীতটি বজাইছোঁ, শুনক।

আজিৰ গৃহলক্ষ্মীগৰাকীৰ সৈতে কথা পাতি খুবেই ভাল লাগিল। প্ৰিয় শ্ৰোতা, স্বাৱলম্বিতা মানে হ'ল আনৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ কাম নিজে কৰা, নিজৰ অৰ্থনৈতিক আৰু মানসিক প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে সক্ষম হোৱা। ই আত্মনিৰ্ভৰশীলতা আৰু স্বনিৰ্ভৰশীলতাৰ এক ৰূপ, যি এজন ব্যক্তিক বা সমাজক আত্মসন্মান আৰু অৰ্থনৈতিক স্বাধীনতা প্ৰদান কৰে। স্বাৱলম্বিতাৰ গুৰুত্ব অসীম। ই আত্মবিশ্বাস আৰু আত্মসন্মান বৃদ্ধি কৰে, অৰ্থনৈতিক উত্তৰণ আৰু আৰ্থিক সুস্থিৰতা আনি দিয়ে, সামাজিক আৰু ৰাষ্ট্ৰীয় উন্নয়নত অৰিহণা যোগায়। চমু কথাত, স্বাৱলম্বিতা হ'ল নিজৰ ভৰিত থিয় হৈ জীৱন সংগ্ৰামত জয়ী হোৱাৰ পথ। প্ৰিয় শ্ৰোতা, শিক্ষাই স্বাৱলম্বিতা গঢ়ি তোলে। কাৰিকৰী শিক্ষাৰ গুৰুত্ব অধিক। যুৱ সমাজে স্বাৱলম্বী হ'ব লাগে, চাকৰিৰ পিছত নদৌৰি উদ্যোগী হ'ব লাগে। ক্ষুদ্ৰ ব্যৱসায়ে স্বাৱলম্বিতাৰ পথ দেখুৱায়। কৃষিও স্বাৱলম্বিতাৰ এক উত্তম মাধ্যম। হস্তশিল্পৰ জৰিয়তে উপাৰ্জন কৰিব পৰা যায়। স্বাৱলম্বিতাই দৰিদ্ৰতা হ্ৰাস কৰে, ই মানুহক কৰ্মঠ কৰি তোলে। স্বাৱলম্বী ব্যক্তি সাহসী হোৱাৰ লগতে তেওঁলোক মানসিকভাৱেও শক্তিশালী হয়। ই আত্মসন্মান বৃদ্ধি কৰে। স্বাৱলম্বী ব্যক্তি সমাজৰ সম্পদ। দেশ গঢ়াত স্বাৱলম্বী লোকৰ ভূমিকা আছে। মহিলাসকলেও স্বাৱলম্বী হ'ব লাগে। ঘৰুৱা উদ্যোগে মহিলাসকলক শক্তিশালী কৰে। ছাত্ৰ ছাত্ৰীসকলেও স্বাৱলম্বিতাৰ চিন্তা কৰিব লাগে। নিবনুৱা সমস্যা দূৰ কৰিবলৈ স্বাৱলম্বিতাৰ বিশেষ প্ৰয়োজন। স্বাৱলম্বিতাই সফল জীৱনৰ চাবিকাঠি। ই দেশপ্ৰেম জাগ্ৰত কৰে। ই সমাজত শান্তি আনে। স্বাৱলম্বী লোকসকলে দেশৰ উন্নতিক সাধন কৰে। নিজৰ ভৰিত থিয় হোৱাই স্বাৱলম্বিতা। পৰিয়ালৰ উন্নয়নতো ই সহায় কৰে। যুৱ সমাজেই দেশৰ ভৱিষ্যত। তেওঁলোক স্বাৱলম্বী হ'লে দেশ আগবাঢ়িব। আজিৰ ডিজিটেল যুগত নতুন সুযোগৰ সৃষ্টি হৈছে। অনলাইন ব্যৱসায়েও সফলতা আনিব পাৰে। সৰু উদ্যোগে ডাঙৰ ৰূপ ল'ব পাৰে। ধৈৰ্য আৰু পৰিশ্ৰমৰ প্ৰয়োজন স্বাৱলম্বিতাৰ অৰ্জনৰ বাবে। স্বাৱলম্বিতা মানেই স্বাধীনতা। ই সুখী জীৱন গঢ়ে। স্বাৱলম্বিতাই মানুহৰ মন শুদ্ধ কৰে। ই উন্নত সমাজ গঢ়ে। স্বাৱলম্বী সমাজেই উন্নত সমাজ। সেয়েহে সকলোৱে স্বাৱলম্বী হোৱাৰ চেষ্টা কৰা উচিত, কিয়নো স্বাৱলম্বিতাই জীৱন সফল, সুখী আৰু সমৃদ্ধ কৰি তোলে। প্ৰিয় শ্ৰোতা, আহকচোন এইখিনিতে শুনো কবিতা কৃষ্ণমূৰ্তিৰ কণ্ঠৰ এটি গীত।

0: প্ৰিয় শ্ৰোতা, আজি গৃহলক্ষ্মীগৰাকীয়ে যেনেকৈ গৰু পালন কৰি, কাপোৰৰ ব্যৱসায় কৰি আৰু গাখীৰ বিক্ৰী কৰি নিজৰ উপাৰ্জনৰ পথ মুকলি কৰিছে, তেনেকৈ আপোনালোকেও নিজৰ ভাল লগা কাম এটাক উপাৰ্জনৰ পথ হিচাপে বাছি ল'ব পাৰে। এই উপাৰ্জন তথা আত্মনিৰ্ভৰশীলতাই আপোনাক স্বাৱলম্বী কৰি তুলিব, তাৰ জৰিয়তে আপোনাৰ ভৱিষ্যত হৈ পৰিব উজ্জ্বল। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানটি শুনি নিশ্চয় ভাল পালে। পুনৰ লগ পাম অন্য এটি নতুন অনুষ্ঠানত। আজি গৃহলক্ষ্মী অনুষ্ঠানটি ইমানতে সামৰি মই তৃষ্ণা ভৰদ্বাজে বিদায় লৈছোঁ। নমস্কাৰ।
1: ইমান পৰে শ্ৰোতাসকলে গৃহলক্ষ্মী অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী নগাঁও। এতিয়া শুনক কেইটিমান অসমীয়া ছবিৰ গীত। প্ৰথমে আগবঢ়াইছোঁ আশ্ৰয় ছবিৰ পৰা নমিতা ভট্টাচাৰ্যৰ কণ্ঠত এই গীতটি।

শ্ৰোতাসকলে শুনি আছে আকাশবাণী নগাঁৱৰ পৰা অসমীয়া ছবিৰ গীত। এইবাৰ শুনক বোৱাৰী ছবিৰ পৰা এটি গীত, গীতৰ শিল্পী মালবিকা বৰা।

আহিবলৈ আহিছো। ঐ নীলাজ পাহাৰ, ঐ শুকান পাহাৰ, মৰমবিহীন হৈ মৰ মৰ মৰ লাজতে হে মৰ।

প্ৰিয় শ্ৰোতা, অনুষ্ঠানৰ শেষত এবাৰ শুনাবলৈ লৈছোঁ উষা মংগেশকাৰৰ কণ্ঠত অপৰূপা ছবিৰ পৰা এই গীতটি।

ইমান পৰে শ্ৰোতাসকলে কেইটিমান পুৰণি অসমীয়া ছবিৰ গীত শুনিলে। খন্তেক পাছতে অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

এয়া আকাশবাণী গুৱাহাটী। দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ডঃ হিমন্ত বিশ্ব শৰ্মাক বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা, আজি বিশ্বজুৰি মাতৃ দিৱস পালন, লখিমপুৰ জিলাৰ ঢকুৱাখনৰ চাৰিকৰীয়া নৈৰ পাৰৰ মহগুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি সামৰণি আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ। ডঃ হিমন্ত বিশ্ব শৰ্মাক বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰা হৈছে। গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিত থকা ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত আজি সুকীয়াকৈ বিজেপি আৰু সামগ্ৰিকভাৱে এন ডি এৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয়। বিজেপিৰ বিধায়িনী দলৰ বৈঠকত নৱনিৰ্বাচিত 82গৰাকী বিধায়কে অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে এন ডি এৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে কেন্দ্ৰীয় পৰ্যবেক্ষক তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই ডঃ হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰে। বৈঠকখনত সহকাৰী পৰ্যবেক্ষক হিচাপে বিজেপিৰ জ্যেষ্ঠ নেতা নায়ব সিং চাইনী উপস্থিত থাকে। বৈঠকত বিজেপিৰ ফালৰ পৰা ৰঞ্জিত কুমাৰ দাস, বিশ্বজিৎ দৈমাৰী, অজন্তা নেওগ, ৰাজদীপ ৰয়, অশোক সিংঘল, পীযুষ হাজৰিকাকে ধৰি 8গৰাকী বিধায়কে বিধায়িনী দলৰ নেতা হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

প্ৰথম প্ৰস্তাৱ কৰে। লগে লগে দুজন দুজনকৈ বিধায়কে এই প্ৰস্তাৱত সমৰ্থন জনায়। ইয়াৰ পাছতে অসম গণ পৰিষদৰ দহগৰাকী বিধায়ক আৰু বি পি এফৰ বিধায়কসকলৰ উপস্থিতিত অগপৰ নেতা অতুল বৰা আৰু বি পি এফৰ নেতা ৰিহন দৈমাৰীয়ে এন ডি এৰ নেতা হিচাপে ডঃ শৰ্মাৰ নাম প্ৰস্তাৱ কৰে। বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজৰ বক্তব্যত দলৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃবৰ্গৰ লগতে সহযোগী দল অসম গণ পৰিষদ আৰু বি পি এফক কৃতজ্ঞতা জনায়। এতিয়া এন ডি এৰ বিধায়িনী দলে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰিব আৰু চৰকাৰ গঠনৰ বাবে দাবী জনাব। নতুন চৰকাৰে পৰহিলৈ শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত প্ৰস্তুতি আৰম্ভ হৈছে। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ৰাজ্যিক বিজেপিৰ সূত্ৰই প্ৰকাশ কৰিছে। ৰাজ্যত বিজেপি নেতৃত্বৰ এন ডি এৰ চৰকাৰে পৰহিলৈ শপত গ্ৰহণ কৰিব। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া এই শপতগ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জিলা আয়ুক্ত স্বপ্ননীল পাল আৰু যান বাহন আৰক্ষীৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই কালি এখন সংবাদমেলত ঘোষণা কৰা অনুসৰি পৰহিলৈ পুৱা ন বজাৰ পৰা দুপৰীয়া দুই বজালৈ কইনাধৰাৰ পৰা বিমান বন্দৰলৈ গধুৰ আৰু ধীৰ গতিৰ যান বাহনৰ চলাচল সম্পূৰ্ণ বন্ধ থাকিব। কইনাধৰাৰ পৰা জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পইণ্টলৈকে কেৱল পথৰ এটা ফালেৰেহে যান বাহনৰ চলাচলৰ অনুমতি দিয়া হ'ব। এই পথছোৱাৰে ট্ৰাক, ডাম্পাৰ আদি চলাচল কৰিব নোৱাৰিব। জনসাধাৰণক অসুবিধা এৰাই চলাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে জি এছ ৰোড ব্যৱহাৰ কৰিবলৈ আৰু বিমান বন্দৰলৈ যোৱা যাত্ৰীসকলক কমেও দুঘণ্টা আগতে যাবলৈ অনুৰোধ জনোৱা হৈছে। নিৰ্দেশনা অনুসৰি 27 আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিছ লেনৰ লগতে বতাহঘুলি, পাঞ্জাবাৰী, ছয়মাইল, খানাপাৰা আদি অঞ্চলত পথৰ কাষত যান বাহন ৰখাই থব নোৱাৰিব। শপতগ্ৰহণ অনুষ্ঠানলৈ অহা গাড়ীৰ বাবে সৰু সজাই বশিষ্ঠ পথ, শ্বহীদ ন্যাস পথত পাৰ্কিঙৰ ব্যৱস্থা কৰা হ'ব। আজি বিশ্বজুৰি মাতৃ দিৱস উদযাপন কৰা হৈছে। পৰিয়াল আৰু সমাজলৈ মাতৃসকলে আগবঢ়োৱা অনবদ্য অৱদানক সন্মান জনাই প্ৰতিবছৰ মেৰ দ্বিতীয়টো দেওবাৰে এই দিৱস উদযাপন কৰা হয়। এই দিৱসৰ জৰিয়তে পৰিয়ালৰ প্ৰতি থকা ভালপোৱা, যত্ন আৰু ত্যাগৰ বাবে মাতৃগৰাকীক সন্মান জনোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰা হয়। অসমতো আজি এই দিৱস উপলক্ষে মাতৃসকলক সন্মান জনাই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মাতৃ দিৱস উপলক্ষে দিয়া বাৰ্তাত প্ৰতিগৰাকী মাতৃলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে গুৱাহাটী মহানগৰৰ গাতে লাগি থকা গড়ভঙা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা অধিসূচনা বাতিল কৰা সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে। ন্যায়ালয়ে সমগ্ৰ বিষয়টো সন্দৰ্ভত 5 আগষ্টৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ বন বিভাগক নিৰ্দেশ দিছে। দুখন সুকীয়া জনস্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে এই নিৰ্দেশ দিয়ে। ৰাজ্য চৰকাৰে 2022 চনৰ মাৰ্চত প্ৰাথমিক অধিসূচনা জাৰি কৰি গুৱাহাটীৰ উপকণ্ঠ অঞ্চলত অৱস্থিত গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 117 বৰ্গ কিলোমিটাৰ ভূমিক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰিছিল যদিও 2023 চনৰ ছেপ্টেম্বৰত ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তৰ পাছত কোনো নিৰ্দিষ্ট কাৰণ উল্লেখ নকৰাকৈ এই বিষয়ক অধিসূচনাখন বাতিল কৰা হৈছিল। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ চাৰিকৰীয়া নৈ পাৰৰ মহঘুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি সামৰণি পৰিব। আজি পুৱা 10 বজাত সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। দুপৰীয়া ফাট বিহুৰ মুখ্য আকৰ্ষণ মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। দিনৰ 2 বজাৰ পৰা ফাট বিহুৰ সমিতিৰ সভাপতি বসন্ত শইকীয়াৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হ'ব। অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত গোস্বামীয়ে উদ্বোধন কৰিবলগীয়া মুকলি সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। ধেমাজিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগু, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, ঢকুৱাখনাৰ বিধায়ক নৱকুমাৰ দলে আৰু সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে মুকলি সভাত বিশিষ্ট অতিথি হিচাপে ভাগ ল'ব। মুকলি সভাত লোক সংস্কৃতি গৱেষক ডঃ পুষ্প গগৈ নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকিব। ফাট বিহুতলিত কালি শিল্পী ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জ্যোতিপ্ৰসাদ শইকীয়াই ভূপেন হাজৰিকাৰ আৰু বাদ্যযন্ত্ৰী ৰাজা বৰুৱাই জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। শিক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা পি জি আই 2.0 2024-2025 তথ্য অনুসৰি বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত অসম দ্ৰুত উন্নতি কৰা ৰাজ্যসমূহৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হৈছে। ৰাজ্যিক পৰ্যায়ত অসমতে আকাংক্ষী টুৰ পৰা প্ৰচেষ্টা 3 গ্ৰেডলৈ উন্নীত হোৱাৰ লগতে সামগ্ৰিক স্কোৰ বৃদ্ধি পাইছে। 2023-2024 বৰ্ষৰ 511.5ৰ পৰা বৃদ্ধি পাই 2024-2025 বৰ্ষত 593.6 হৈছে, অৰ্থাৎ 82

এক নম্বৰৰ উন্নতিৰে ৰাজ্যখনৰ ৰাষ্ট্ৰীয় স্থান 27ৰ পৰা দ্বাদশ স্থানলৈ উন্নীত হৈছে। অসমে শাসন প্ৰক্ৰিয়াত উন্নত 3 আৰু সমতাত উত্তম 1 গ্ৰেড অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। শিক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা জিলা পৰ্যায়ৰ পাৰ্ফৰমেন্স গ্ৰেডিং ইণ্ডেক্স 2024-2025ত শিৱসাগৰ জিলাই অসমৰ শীৰ্ষ প্ৰদৰ্শনকাৰী জিলাসমূহৰ ভিতৰত স্থান লাভ কৰিছে। অসম তথা শিৱসাগৰ জিলাৰ এই সাফল্য শিক্ষা বিভাগৰ সামূহিক প্ৰচেষ্টাৰ ফল বুলি উল্লেখ কৰি সকলো শিক্ষক শিক্ষয়িত্ৰী, চি আৰ চি চি, ছাত্ৰ ছাত্ৰী আৰু খণ্ড তথা জিলা পৰ্যায়ৰ বিষয়াসকললৈ শিক্ষা মন্ত্ৰালয়ে কৃতজ্ঞতা জ্ঞাপন কৰিছে। ডিব্ৰুগড় টাউন ৰেল ষ্টেচন জুলাইৰ শেষলৈ পুনৰ কাৰ্যক্ষম হোৱাৰ সম্ভাৱনা আছে। তিনিচুকীয়া সংমণ্ডলৰ অতিৰিক্ত সংমণ্ডল ৰেল প্ৰবন্ধক অজয় কুমাৰ প্ৰধানে কালি জ্যেষ্ঠ বিষয়াসকলৰ সৈতে ষ্টেচনটো পৰিদৰ্শন কৰি আন্তঃগাঁথনি উন্নয়ন আৰু বৈদ্যুতিকীকৰণৰ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। পৰিদৰ্শনকালত বিষয়াসকলে ষ্টেচনটোৰ বৈদ্যুতিকীকৰণ, সংকেত প্ৰণালী আৰু যাত্ৰীৰ সুবিধাৰ বিকাশৰ স্থিতিৰ মূল্যায়ন কৰে। পৰিদৰ্শনৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীপ্ৰধানে কয় যে চাউলখোৱা ডিব্ৰুগড় টাউন ষ্টেচন সংযোগী ৰেলপথছোৱাৰ বৈদ্যুতিকীকৰণৰ কাম শীঘ্ৰে সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। উন্নীতকৰণ আৰু বৈদ্যুতিকীকৰণৰ কামৰ বাবে ডিব্ৰুগড় টাউন ৰেল ষ্টেচন 2023 চনৰ মেৰ পৰা বন্ধ হৈ আছে। ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ প্ৰচেষ্টা তথা কৃষিজাত আৰু প্ৰসংস্কৰিত খাদ্য সামগ্ৰীৰ ৰপ্তানি উন্নয়ন প্ৰাধিকৰণ এপিডাৰ সহযোগত কালি বাক্সা জিলাৰ কৃষকৰ দ্বাৰা উৎপাদিত 20 মেট্ৰিক টন মৌ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি কৰা হয়। এই উপলক্ষে খানাপাৰাৰ কৃষি ভৱনত আয়োজিত এটা অনুষ্ঠানত কৃষি বিভাগৰ আয়ুক্ত সচিব অৰুণা ৰাজৰিয়াই এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰে। বাক্সা জিলাৰ 5 শতাধিক কৃষকৰ পৰা সংগ্ৰহ কৰা এই মৌখিনি এপিডাৰ পঞ্জীয়নভুক্ত ৰপ্তানিকাৰী ছল্ট ৰেঞ্জ ফুডছ প্ৰাইভেট লিমিটেডৰ জৰিয়তে আমেৰিকালৈ প্ৰেৰণ কৰা হৈছে। অনুষ্ঠানত অংশগ্ৰহণ কৰি কৃষি বিভাগৰ আয়ুক্ত সচিব ৰাজৰিয়াই কয় যে অকল বাক্সাই নহয় ৰাজ্যৰ বহু অঞ্চলত মৌৰ উৎপাদন হৈ আছে। এখন জিলা এবিধ সামগ্ৰী প্ৰকল্পৰ অধীনত প্ৰথমবাৰলৈ বাক্সা জিলাৰ পৰা 20 মেট্ৰিক টন মৌ আমেৰিকালৈ পৰীক্ষামূলকভাৱে প্ৰেৰণ কৰা হৈছে আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ আন জিলাবোৰো এই প্ৰকল্পৰ অধীনত অন্তৰ্ভুক্ত হ'ব বুলি আয়ুক্ত সচিবগৰাকীয়ে প্ৰকাশ কৰে। খেলৰ বাতৰি। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া প্ৰথমখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰায়পুৰত সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। যোৱা নিশা জয়পুৰৰ ছোৱাইমান সিং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক 77 ৰাণত পৰাস্ত কৰে। খেলখনত গুজৰাট টাইটানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেটৰ বিনিময়ত 229 ৰাণ কৰে। প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছে 16 অভাৰ আৰু 3টা বলত 8টা উইকেট হেৰুৱাই 155 ৰাণহে কৰিবলৈ সমৰ্থ হয়। বাতৰি শেষ কৰাৰ আগতে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ। ডঃ হিমন্ত বিশ্ব শৰ্মাক বিজেপি তথা এন ডি এ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা। আজি বিশ্বজুৰি মাতৃদিৱস উদযাপন। লক্ষীমপুৰ জিলাৰ ঢকুৱাখনৰ চাৰিকৰীয়া নৈৰ পাৰৰ মৌঘুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি সামৰণি আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 বজাত শুনিবলৈ পাব। নমস্কাৰ।

आज फूलों का बुलबुल के दिया, सोने को है आज फूलों का बुलबुल।

প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে কৈছে যে অসম পশ্চিমবঙ্গ আর পুডুচেরীত বিজেপির বিজয়ে তেওঁৰ চৰকাৰে গ্ৰহণ কৰা ৰাষ্ট্ৰীয় নীতিৰ প্ৰতি থকা জনসাধাৰণৰ সমৰ্থনকে প্ৰতীয়মান কৰিলে। অসমৰ বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী জনাইছে। তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা টি ভি কেৰ মুৰববী টিডু চি জোচেফ বিজয়ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে। আৰ্চাৰী বিশ্বকাপ দ্বিতীয় পৰ্যায়ত ভাৰতৰ মহিলা ৰিকাৰ্ভ শাখাৰ দলে আয়োজক চীনক পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে অসম পশ্চিমবংগ আৰু পুডুচেৰীত বিজেপিৰ বিজয়ে তেওঁৰ চৰকাৰে গ্ৰহণ কৰা ৰাষ্ট্ৰীয় নীতিৰ প্ৰতি থকা জনসাধাৰণৰ সমৰ্থনকে প্ৰতীয়মান কৰিলে। তেওঁ কয় যে ৰাষ্ট্ৰীয় কাৰ্যসূচী আৰু কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ প্ৰতি জনসাধাৰণৰ সমৰ্থনৰ বাৰ্তা বহন কৰা দেশবাসীৰ মতামত শেহতীয়া নিৰ্বাচনৰ ফলাফলত প্ৰতিফলিত হৈছে। বেংগালুৰুত আজি বিজেপিৰ কৰ্মীসকলক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে চৰকাৰে খৰতকীয়া সুশাসনৰ ব্যৱস্থা কৰাৰ লগতে সমস্যাৰ সমাধান কৰা আৰু দেশক আগবঢ়াই নিয়াত গুৰুত্ব আৰোপ কৰে। পশ্চিমবংগত মাত্ৰ তিনিখন আসনেৰে আৰম্ভ কৰা যাত্ৰাৰ পাছত দহ বছৰৰ ভিতৰতে ৰাজ্যখনত বিপুল জনসমৰ্থনেৰে চৰকাৰ গঠন কৰিবলৈ বিজেপি সমৰ্থ হোৱা বুলি তেওঁ উল্লেখ কৰে। একেদৰে অসমত তৃতীয়বাৰৰ বাবে ক্ষমতালৈ অহা আৰু পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি গুজৰাট পৌৰ নিৰ্বাচনত দল বিজয়ী হোৱাৰ প্ৰসংগও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে দেশৰ একৈশখন ৰাজ্যত বিজেপি তথা এন ডি এ শাসনত আছে আৰু লোককল্যাণ তথা সমৃদ্ধিৰ হকে কাম কৰি আছে। কংগ্ৰেছক সমালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে মহিলাসকলক 33% সংৰক্ষণ দিয়াৰ বাবে চৰকাৰে অনা নাৰী বন্দন সংশোধন বিধেয়কখন কংগ্ৰেছে সংসদত সমৰ্থন

কৰি নাৰী সমাজক বিশ্বাসঘাতকতা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা বেংগালুৰুত আৰ্ট অৱ লিভিঙৰ 45সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ লগতে আৰ্ট অৱ লিভিং আন্তৰ্জাতিক কেন্দ্ৰত নৱনিৰ্মিত ধ্যান মন্দিৰ উদ্বোধন কৰে। সমবেত লোকসকলক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে সেৱা, আধ্যাম্মিকতা আৰু সামাজিক ৰূপান্তৰকৰণত আৰ্ট অৱ লিভিং ফাউণ্ডেশ্যনে লৈ অহা ভূমিকাক উচ্চ প্ৰশংসা কৰে। তেওঁ লগতে পৰিৱেশগত দায়বদ্ধতা, যুৱ সবলীকৰণ আৰু আভ্যন্তৰীণ সুস্বাস্থ্যৰ জৰিয়তে এখন বিকশিত ভাৰত নিৰ্মাণৰ আহ্বান জনায়। শ্ৰীমোদীয়ে কয় যে ৰাজনৈতিক ব্যৱস্থাতকৈ সামাজিক অংশগ্ৰহণ অধিক ক্ষমতাশালী আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে অধিক প্ৰয়োজনীয়। প্ৰধানমন্ত্ৰী আজি বিয়লি হায়দৰাবাদলৈ যাব। তাত তেওঁ প্ৰায় 9,400 কোটি টকা ব্যয় সাপেক্ষ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে ৱাৰেংগলত প্ৰধানমন্ত্ৰী মিত্ৰ উদ্যান উদ্বোধন কৰিব।

সুহস্পিটেল উদ্বোধন কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এন ৰংগস্বামীক পুডুচেৰীৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্ত কৰিছে। সেই অনুসৰি পুডুচেৰীৰ উপৰাজ্যপাল কে কৈলাশ নাথনে শ্ৰীৰংগস্বামীক কেন্দ্ৰীয় শাসিত অঞ্চলটোত নতুন চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনায়। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি 13 মে'ত এন ৰংগস্বামীয়ে পুডুচেৰীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। AINRCৰ নেতৃত্বত NDAই বিধানসভা নিৰ্বাচনত বিজয় সাব্যস্ত কৰাৰ পাছত শ্ৰীৰংগস্বামীয়ে পঞ্চমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে 76 বছৰ বয়সীয়া শ্ৰীৰংগস্বামী 2001ৰ পৰা 2006 চনলৈ আৰু 2006ৰ পৰা 2008 চনলৈ কংগ্ৰেছ নেতা হিচাপে পুডুচেৰীৰ মুখ্যমন্ত্ৰী হৈছিল। অল ইণ্ডিয়া NR কংগ্ৰেছ গঠনৰ পাছত তেওঁ 2011ৰ পৰা 2016 চনলৈ পুনৰ মুখ্যমন্ত্ৰী হয়। তাৰ পাছত AINRC আৰু BJPৰ মৰ্চা চৰকাৰৰ মুৰববী হিচাপে 2021ৰ পৰা 2026 চনলৈ শ্ৰীৰংগস্বামী পুনৰ পুডুচেৰীৰ মুখ্যমন্ত্ৰী হয়। ডঃ হিমন্ত বিশ্ব শৰ্মাক অসমৰ বিজেপি তথা NDAৰ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰা হৈছে। গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিত থকা ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত আজি বিজেপি আৰু সামগ্ৰিকভাৱে NDAৰ বিধায়িনী দলৰ দুখন সুকীয়া বৈঠক অনুষ্ঠিত হয়। বিজেপিৰ বিধায়িনী দলৰ বৈঠকত নৱনিৰ্বাচিত 82গৰাকী বিধায়কে অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে অনুষ্ঠিত NDAৰ বিধায়িনী দলৰ বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই ডঃ হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰে। বৈঠকখনত সহকাৰী পৰ্যবেক্ষক হিচাপে বিজেপিৰ জ্যেষ্ঠ নেতা নায়াব সিং চাইনী উপস্থিত থাকে। বৈঠকত বিজেপিৰ ফালৰ পৰা ৰঞ্জিত কুমাৰ দাস, বিশ্বজিৎ দৈমাৰী, অজন্তা নেওগ, ৰাজদীপ ৰয়, অশোক সিংঘল, পীযুষ হাজৰিকাসহ 8গৰাকী বিধায়কে বিধায়িনী দলৰ নেতা হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰস্তাৱ কৰে। লগে লগে দুজন দুজনকৈ বিধায়কে এই প্ৰস্তাৱত সমৰ্থন জনায়। ইয়াৰ পাছতে অসম গণ পৰিষদৰ 10গৰাকী বিধায়ক আৰু BPFৰ বিধায়কসকলৰ উপস্থিতিত অগপৰ নেতা অতুল বৰা আৰু BPFৰ নেতা ৰিহন দৈমাৰীয়ে NDAৰ নেতা হিচাপে ডঃ শৰ্মাৰ নাম প্ৰস্তাৱ কৰে। বিধায়িনী দলৰ বৈঠকৰ পাছত ৰাজ্যৰ NDA নেতা হিচাপে নিৰ্বাচিত ডঃ হিমন্ত বিশ্ব শৰ্মাই লোকভৱনলৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰে। ৰাজ্যপালৰ হাতত তেওঁ নৱনিৰ্বাচিত 102গৰাকী বিধায়কৰ স্বাক্ষৰ সম্বলিত প্ৰস্তাৱ দাখিল কৰে। ৰাজ্যপালক প্ৰস্তাৱ দাখিল কৰাৰ সময়ত 2গৰাকী ৰাষ্ট্ৰীয় নেতাও ডঃ শৰ্মাৰ লগত উপস্থিত থাকে বুলি আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিছে। নতুন চৰকাৰে পৰহিলৈ শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত প্ৰস্তুতি আৰম্ভ হৈছে। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা NDA শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ৰাজ্যিক বিজেপিৰ সূত্ৰই প্ৰকাশ কৰিছে। তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে আজি TVKৰ মুৰববী অভিনেতা ৰাজনীতিক টিৰুচি জোছেফ বিজয়ে শপত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী বিজয়ক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে তামিলনাডুবাসীৰ জীৱনৰ মান উন্নত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সৈতে সহযোগিতাৰে কাম কৰিব। তেওঁ শ্ৰীবিজয়ৰ মুখ্যমন্ত্ৰিত্বৰ কাৰ্যকাললৈ শুভেচ্ছা জনায়। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অৰুণা কুমাৰ দিশানায়কে তামিলনাডুৰ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰা জোছেফ বিজয়ক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ কয় যে শ্ৰীলংকা আৰু তামিলনাডুৰ ইতিহাস, সংস্কৃতি, প্ৰতিষ্ঠানিক আৰু জনসংযোগৰ জৰিয়তে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ সংযুক্ত হৈ আহিছে। তেওঁ লগতে ভাৰত শ্ৰীলংকাৰ সম্বন্ধক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী 2-3 দিনত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কোনো কোনো ঠাইৰ লগতে পশ্চিমবংগ, ওড়িশা, বিহাৰ, ঝাৰখণ্ড, অন্ধ্ৰপ্ৰদেশ, লাক্ষাদ্বীপ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জকে ধৰি কোনো কোনো ঠাইত গাজনি ঢেৰেকনিৰে ধুমুহা অহাৰ আগজাননী দিছে। বতৰ বিজ্ঞান বিভাগৰ আগজাননী অনুসৰি অহা দুদিনত কেৰালাম, মাহে, তামিলনাডু, পুডুচেৰী আৰু কৰাইকাল অঞ্চলত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আনহাতে গুজৰাট আৰু ৰাজস্থান কাইলৈ পৰ্যন্ত উষ্ণ প্ৰৱাহৰ কবলত পৰাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে। তদুপৰি পশ্চিম ৰাজস্থানৰ কোনো কোনো স্থানত পৰৱৰ্তী 4-5 দিনত নিশাৰ ভাগত তাপমাত্ৰা বৃদ্ধি পোৱাৰ লগতে উত্তৰ পশ্চিম ভাৰতৰ স্থানসমূহত অহা এসপ্তাহত সৰ্বোচ্চ তাপমাত্ৰা 3-5 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বৃদ্ধি পাব বুলিও বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। গুজৰাটৰ সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ 75 সংখ্যক বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি মন্দিৰ চৌহদত 5দিনীয়াকৈ সোমনাথ অমৃত পৰ্ব 2026 শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শুকুৰবাৰৰ পৰা অনুষ্ঠিত এই কাৰ্যসূচীত সোমনাথ মন্দিৰৰ ঐতিহাসিক গুৰুত্বৰ প্ৰতি আলোকপাত কৰা হৈছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত যোগ দিয়াৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ মন্দিৰটোলৈ যাব। চীনৰ ছাংহাইত চলি থকা আৰ্চাৰী বিশ্বকাপ দ্বিতীয় পৰ্যায়ত
ভাৰতৰ

মহিলা ৰিকাৰ্ভ শাখাৰ দলে আয়োজক চীনক পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰিছে। ভাৰতীয় দলটোত দীপিকা কুমাৰী, অংকিতা ভকত আৰু কুমকুম মহাদে প্ৰতিনিধিত্ব কৰিছে। উত্তেজনাপূৰ্ণ ফাইনেলত ভাৰতে প্ৰথমতে অগ্ৰগতি লাভ কৰে যদিও চীনৰ দলটোৱে পাছত তীব্ৰ প্ৰত্যাহ্বান জনায়। খেলৰ চতুৰ্থ ছেট টাই হয়। অৱশেষত ভাৰতীয় খেলুৱৈসকলে 5-4 বিজয়ী হৈ ভাৰতলৈ 2021 চনৰ পাছত প্ৰথমটো বিশ্বকাপ স্বৰ্ণ পদক কঢ়িয়াই আনে। ইয়াৰ পূৰ্বে ভাৰতৰ দলটোৱে 10 বাৰৰ অলিম্পিক বিজয়ী দক্ষিণ কোৰিয়াক ছেমি ফাইনেলত পৰাস্ত কৰে। এয়া হৈছে প্ৰতিযোগিতাখনত ভাৰতৰ দ্বিতীয়টো পদক। শনিবাৰে ব্যক্তিগত শাখাত প্ৰবীণ যাদৱে ব্ৰঞ্জৰ পদক লাভ কৰিছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ'ব। চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া প্ৰথমখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰায়পুৰত সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু মুম্বাই ইণ্ডিয়ানছ পৰস্পৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে অসম, পশ্চিমবংগ আৰু পুডুচেৰীত বিজেপিৰ বিজয়ে তেওঁৰ চৰকাৰে গ্ৰহণ কৰা ৰাষ্ট্ৰীয় নীতিৰ প্ৰতি থকা জনসাধাৰণৰ সমৰ্থনকে প্ৰতীয়মান কৰিলে। অসমৰ বিজেপি তথা NDA বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী জনাইছে। তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা TVKৰ মুৰববী তিৰু চি জোচেফ বিজয়ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে। আৰু আৰ্চাৰী বিশ্বকাপ দ্বিতীয় পৰ্যায়ত ভাৰতৰ মহিলা ৰিকাৰ্ভ শাখাৰ দলে আয়োজক চীনক পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজনন্দন ভট্টাচাৰ্য। বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পাছত আজি ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যপালৰ ওচৰত চৰকাৰ গঠনৰ দাবী জনায়। বিধায়িনী দলৰ বৈঠকৰ পাছত ডঃ শৰ্মাই লোকভৱনলৈ গৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক নৱনিৰ্বাচিত 102গৰাকী বিধায়কৰ স্বাক্ষৰ সম্বলিত প্ৰস্তাৱ দাখিল কৰে। ডঃ শৰ্মাৰ সৈতে কেন্দ্ৰীয় পৰ্যবেক্ষক জগত প্ৰসাদ নাড্ডা আৰু নায়াব সিং ছাইনীও উপস্থিত থাকে। গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিত থকা ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত আজি বিজেপি আৰু সামগ্ৰিকভাৱে এন ডি এৰ বিধায়িনী দলৰ বৈঠক পৃথকে পৃথকে অনুষ্ঠিত হয়। বিজেপিৰ বিধায়িনী দলৰ বৈঠকত নৱনিৰ্বাচিত 82গৰাকী বিধায়কে অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে এন ডি এৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে কেন্দ্ৰীয় পৰ্যবেক্ষক তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই ডঃ হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰে। বৈঠকখনত সহকাৰী পৰ্যবেক্ষক হিচাপে বিজেপিৰ জ্যেষ্ঠ নেতা তথা হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং ছাইনী উপস্থিত থাকে। বৈঠকত বিজেপিৰ ফালৰ পৰা ৰঞ্জিত কুমাৰ দাস, বিশ্বজিৎ দৈমাৰী, অজন্তা নেওগ, ৰাজদীপ ৰয়, অশোক সিংহল, পীযুষ হাজৰিকা আৰু চক্ৰধৰ গগৈয়ে বিধায়িনী দলৰ নেতা হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰস্তাৱ কৰে। লগে লগে দুজন দুজনকৈ বিধায়কে এই প্ৰস্তাৱত সমৰ্থন জনায়। ইয়াৰ পাছতে অসম গণ পৰিষদৰ 10গৰাকী বিধায়ক আৰু বি পি এফৰ বিধায়কসকলৰ উপস্থিতিত অগপৰ নেতা অতুল বৰা আৰু বি পি এফৰ নেতা ৰিহণ দৈমাৰীয়ে এন ডি এৰ নেতা হিচাপে ডঃ শৰ্মাৰ নাম প্ৰস্তাৱ কৰে। বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজৰ বক্তব্যত দলৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃবৰ্গৰ লগতে সহযোগী দল অসম গণ পৰিষদ আৰু বি পি এফক কৃতজ্ঞতা জনায়। নতুন চৰকাৰে পৰহিলৈ শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত প্ৰস্তুতি আৰম্ভ হৈছে। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ৰাজ্যিক বিজেপিৰ সূত্ৰই প্ৰকাশ কৰিছে। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ চাৰিকৰীয়া নৈ পাৰৰ মহগুলী চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি সামৰণি পৰিব। আজি পুৱা 10 বজাত সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। দুপৰীয়া ফাট বিহুৰ মুখ্য আকৰ্ষণ মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয়। দিনৰ 2 বজাৰ পৰা ফাট বিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়।

সন্মান জনোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰা হয়। অসমতো আজি এই দিৱস উপলক্ষে মাতৃসকলক সন্মান জনাই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মাতৃ দিৱস উপলক্ষে দিয়া বাৰ্তাত প্ৰতিগৰাকী মাতৃলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ'ব। চেন্নাইৰ এম এ চিদম্বৰম ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া প্ৰথমখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰায়পুৰত সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ সন্মুখীন হ'ব। যোৱা নিশা জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক 77 ৰাণত পৰাস্ত কৰে। খেলখনত গুজৰাট টাইটানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেটৰ বিনিময়ত 229 ৰাণ কৰে। প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছে 16 অভাৰ আৰু 3টা বলত 8টা উইকেট হেৰুৱাই 155 ৰাণহে কৰিবলৈ সমৰ্থ হয়। গুজৰাট টাইটানছৰ হৈ 4টা উইকেট দখল কৰা ৰাছিদ খানক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।

0: ये ना समझना कि मैं कुछ नहीं जानती। भले ही मैं अनपढ़ हूँ तो भी मैं मूर्ख बिल्कुल नहीं।
1: मैं तो कुछ भी नहीं समझ पा रहा हूँ। मैंने कोई गलती की हो तो मुझे माफ कर दीजिए।
0: मैं क्यों माफ करूँ? तुम्हें चुपचाप मेरा हुक्म सुनना होगा।
1: आप जो भी कहेंगी मैं मानने को तैयार हूँ।
0: हाँ, इसी में बुद्धिमानी है। पोस्टमास्टर साहब, आप गवाह हैं ना?
2: भाई, मैं तो सब देख रहा हूँ, सब सुन रहा हूँ।
0: मैं कंदस्वामी को जिंदगी भर की सजा देना चाहती हूँ। अगले महीने मैं नीला की शादी इस कंदस्वामी के साथ कर देना चाहती हूँ। क्यों कंदस्वामी, मंजूर है ना?
1: जी मैं, लेकिन आप नीला से भी पूछकर।
3: दोस्तों, अभी आप सुन रहे थे नाटक पोस्टमैन का दूसरा और अंतिम भाग। मूल लेखक थे के रघुपति, हिंदी अनुवादक पी एस कृष्णास्वामी और निर्देशक थे महेंद्र मोदी। इस नाटक में जिन कलाकारों ने हिस्सा लिया उनके नाम हैं शिवराज सोमवाल, करुणा कुमावत, विजय सिंह पवार, महुआ बैनर्जी, राजेंद्र पांडे, यवदत्त मेहता, चंद्र प्रकाश पारीक, चंबलेश भट्ट और महेंद्र मोदी। आज का नाट्य तरंग कार्यक्रम समाप्त करें इससे पहले आपको बता दें कि ये आकाशवाणी के उदयपुर केंद्र की प्रस्तुति थी। आज का नाट्य तरंग कार्यक्रम अब समाप्त होता है।
4: आप सुन रहे हैं विविध भारती।
5: नमस्कार, আকাশবাণী গুৱাহাটীৰ বিয়লি 4 বজাৰ মুখ্য বাতৰিৰ সৈতে মই ইভা মহন্ত। ডঃ হিমন্ত বিশ্ব শৰ্মাক বিজেপি তথা এনডিএৰ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰা হৈছে। ডঃ শৰ্মাই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী জনায়। নতুন চৰকাৰ পৰহিলৈ শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত প্ৰস্তুতি চলি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে অসম, পশ্চিমবংগ আৰু পুডুচেৰীত বিজেপিৰ বিজয়ে তেওঁৰ চৰকাৰে গ্ৰহণ কৰা ৰাষ্ট্ৰীয় নীতিৰ প্ৰতি থকা জনসাধাৰণৰ সমৰ্থনকে প্ৰতীয়মান কৰিলে। তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা টিভিকেৰ মুৰববী তিৰুচি যোচেফ বিজয়ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে। আজি বিশ্বজুৰি মাতৃ দিৱস উদযাপন কৰা হৈছে। পৰিয়াল আৰু সমাজলৈ মাতৃসকলে আগবঢ়োৱা অনবদ্য অৱদানক সন্মান জনাই প্ৰতি বছৰৰ মেৰ দ্বিতীয়টো দেওবাৰ এই দিৱস উদযাপন কৰা হয়। লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ চাৰিকৰীয়া নৈ পাৰৰ মগুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাটবিহুৰ আজি সামৰণি পৰিব। আৰ্চাৰি বিশ্বকাপ দ্বিতীয় পৰ্যায়ত ভাৰতৰ মহিলা ৰিকাৰ শাখাৰ দলে আয়োজক চীনত পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰিছে। আৰু আইপিএল ক্ৰিকেট প্ৰতিযোগিতাৰ আজি চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বিয়লি 5:15 বজাত।

নমস্কাৰ যুৱবন্ধু, আপুনি শুনি আছে আপোনাৰ প্ৰিয় অনুষ্ঠান যুৱতৰংগ। আপোনাৰ সৈতে মই জ্ঞানদীপ হাজৰিকা। অসমৰ এগৰাকী চিৰনমস্য কবি নলিনীবালা দেৱীৰ কালজয়ী কবিতাৰে আৰম্ভ কৰিছোঁ মাতৃদিৱসক লৈ প্ৰস্তুত কৰা আজিৰ এই বিশেষ যুৱতৰংগ। মেলিলোঁ প্ৰথম চকু তোমাৰ কোলাতে আই, জনমৰ আদিম পুৱাত মুদিম আকৌ চকু তোমাৰ কোলাতে হৈ জীৱনৰ শেষ সন্ধিয়াত। মাতৃদিৱস হৈছে মাতৃসকলৰ নিস্বাৰ্থ মৰম, ত্যাগ আৰু সমাজলৈ আগবঢ়োৱা অৱদানক সন্মান জনোৱাৰ এক বিশেষ দিন, যি বিশ্বৰ বহু দেশত মে মাহৰ দ্বিতীয় দেওবাৰে পালন কৰা হয়। যুৱবন্ধু, এইখিনিতেই ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কণ্ঠত এটা বিশেষ গীতৰ কথা মনলৈ আহিছে।

0: আইৰ সমান হ'ব কোন, নৈৰ সমান বব কোন, এই বাক্যশাৰীয়ে এগৰাকী মাতৃৰ স্থান কিমান উচ্চ তাক প্ৰকাশ কৰে। প্ৰিয় যুৱবন্ধু, পুৰণি গুদামৰ ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী দীপিকা বৰা বাইদেৱে মাতৃদিৱস সম্পৰ্কত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে এনেদৰে।
1: নমস্কাৰ, মই দীপিকা বৰাই প্ৰথমে মাতৃসকলক মাতৃদিৱসৰ শুভেচ্ছা জনাইছোঁ। আমি জানো মাতৃদিৱস মে' মাহৰ দ্বিতীয় দেওবাৰে সমগ্ৰ বিশ্বতে উদযাপন কৰা হয়। সন্তানৰ কাৰণে জীৱন উচৰ্গা কৰা মাতৃসকলক শ্ৰদ্ধা জনাবলৈ এই দিৱস পালন কৰা হয়। শিশুসকলৰ জীৱনৰ প্ৰথমখন বিদ্যালয় হৈছে ঘৰখন তথা পৰিয়ালটো, আৰু প্ৰথম আৰু প্ৰধান শিক্ষয়িত্ৰীগৰাকী হৈছে মাক। লিখা পঢ়াৰ উপৰিও এটি শিশুৰ চৰিত্ৰ গঠনত মাতৃগৰাকীৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। ময়ো এগৰাকী মাতৃ, লগতে মই এখন বিদ্যালয়ৰ শিক্ষয়িত্ৰীও। মই মোৰ শিশুকেইটিক যিদৰে পঢ়া শুনাত আগবঢ়াই নিব খুজিছোঁ বা চৰিত্ৰ গঠনত সহায় কৰিছোঁ, ঠিক সেইদৰে বিদ্যালয়খনতো ছাত্ৰ ছাত্ৰীসকলক মই সন্তানহেন জ্ঞান কৰোঁ আৰু তেওঁলোকৰো পঢ়া শুনাৰ লগে লগে চৰিত্ৰ গঠন বা অন্যান্য যিবিলাক সহপাঠ্যক্ৰমিক কাৰ্যাৱলী আছে সকলোতে আগবঢ়াই নিবলৈ আমি অহোপুৰুষাৰ্থ কৰোঁ। প্ৰতিজন শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰাৰ ক্ষেত্ৰত বা চৰিত্ৰ গঠন কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ আমি শিক্ষা দিবলৈ চেষ্টা কৰোঁ, আমি কোনেও কাৰ্পণ্য নকৰোঁ। ঠিক সেইদৰে আমি শিক্ষয়িত্ৰী এগৰাকীয়ে মাতৃৰ দৰেও তেওঁলোকৰ ওচৰত আমি ব্যৱহাৰ কৰোঁ। এগৰাকী মাতৃয়ে ঘৰত যেনেকৈ মৰমেৰে তেওঁলোকৰ যিবিলাক অভাৱ অভিযোগ জানিবলৈ চেষ্টা কৰে, আমিও ঠিক তেনেকৈ কি অসুবিধা পাইছে শিক্ষাৰ ক্ষেত্ৰত বা বুজিবলৈ তেওঁলোকে কি অসুবিধা হৈছে সেইবোৰ আমি মাকৰ দৰেই মৰমেৰে জানিবলৈ চেষ্টা কৰোঁ, আৰু তেওঁলোকো তেওঁলোকেও বন্ধুৰ দৰে ব্যৱহাৰ কৰিবলৈ শিকে। যে এটি শিশু পঢ়া শুনাৰ লগে লগে খেলা ধূলা, নৃত্য গীত আদি সকলোবোৰ সহপাঠ্যক্ৰমিক কাৰ্যাৱলীৰ জ্ঞান থাকিব লাগে, আৰু বৰ্তমান ইণ্টাৰনেটৰ যুগত শিশুসকল যাতে যন্ত্ৰত পৰিণত হৈ মানুহৰ সাধাৰণ গুণসমূহো হেৰুৱাই নেপেলায় তাৰ প্ৰতি পিতৃ মাতৃয়ে সদায় লক্ষ্য ৰাখিব লাগে। আৰু বিশেষকৈ আমি মাতৃসকলে ল'ৰা ছোৱালীৰ লগত বেছি সময় কটাওঁ, গতিকে তেওঁলোকৰ সকলোবোৰ কথাই আমি লক্ষ্য কৰিবলৈ সুবিধা পাওঁ, আৰু আমি যাতে ল'ৰা ছোৱালীবোৰ বিপথে নাযায়। বৰ্তমান মোবাইলে ল'ৰা ছোৱালীবোৰক বহুতকে বিপথে পৰিচালিত কৰিছে। আমি দেখিছোঁ আমাৰ সমাজ ব্যৱস্থা কিদৰে যুৱচামটো ধ্বংসৰ মুখলৈ আগবাঢ়িছে। যে আমি যাতে এই সৰুকালৰ পৰাই শিশুসকলক কিছুমান চৰিত্ৰ গঠনৰ আহিলা যোগায় বা আমি তেওঁলোকক বন্ধুৰ দৰে ব্যৱহাৰ কৰি এই এনে মানে বেয়া সংগৰ পৰা বা বেয়া বস্তুবোৰ মোবাইলত নেচাবলৈ আমি কি কৰিব পাৰোঁ, তেওঁলোকক আঁতৰাই ৰাখিব পাৰোঁ আৰু তেওঁলোকৰ সকলো ক্ষেত্ৰতে তেওঁলোকক আগুৱাই নিবলৈ আমি কি কৰিব লাগিব, মাতৃসকলে যথেষ্ট কষ্ট কৰিব লাগিব, তেতিয়াহে আমাৰ শিশুটি ভৱিষ্যতে এজন সুনাগৰিক হ'ব। শেষত মই প্ৰতিগৰাকী মাতৃলৈকে পুনৰবাৰ শুভেচ্ছা জনাইছোঁ, আৰু এটি সন্তানৰ কাৰণে মাতৃয়ে কিমানখিনি ত্যাগ কৰিব পাৰে সেই কথাটো মই নিজেও অনুভৱ কৰোঁ, আৰু প্ৰতিগৰাকী মাতৃয়ে নিজৰ শিশুটিক কিমান ভাল পায়, শিশুটিৰ কাৰণে কিমান মানে ত্যাগ কৰিব পাৰে তাৰ নিদৰ্শন পৃথিৱীত বহুত আছে, আৰু সকলো মাতৃয়ে যেন শিশুটিক সুন্দৰকৈ জীৱন গঢ়াত সহায় কৰে তাৰেই কামনাৰে মই বিদায় মাগিছোঁ।
0: ধন্যবাদ বাইদেউ, আপোনালৈও মাতৃদিৱসৰ শুভেচ্ছা জনাইছোঁ আৰু আমাৰ অনুষ্ঠানৰ পৰা বিদায় দিছোঁ। মা এটা শব্দ নহয়, ই এটা অনুভৱ, এক আশ্ৰয় তথা এক অনন্ত মৰমৰ নাম। জীৱনৰ প্ৰথম হাঁহি, প্ৰথম বুলনি, প্ৰথম খোজ, এই সকলোতেই আমাৰ সৈতে থাকে আমাৰ মা। নিজে কষ্ট পায়ো সন্তানক হাঁহিবলৈ শিকোৱা, নিজে নোপোৱা সুখো সন্তানৰ বাবে সজাই দিয়াগৰাকী হ'ল আমাৰ মা। যুৱবন্ধু,

0: এতিয়া নগাঁও বিশ্ববিদ্যালয়ৰ ছাত্ৰী তন্মী মহন্তৰ এটি কবিতা আবৃত্তি শুনি লওঁ আহক।
1: নমস্কাৰ, মই তন্ময় মহন্ত। পুনতেই সকলোলৈকে মাতৃ দিৱসৰ হিয়া ভৰা শুভেচ্ছা আৰু ওলগ জ্ঞাপন কৰিছোঁ। আজি আবৃত্তি কৰিবলৈ লোৱা কবিতাটিৰ শিৰোনাম আইক কোৱা কথাৰ সংগতি নাথাকে। কবি জ্ঞানদীপ শইকীয়া, মাজুলী। শ্বাসরুদ্ধ মেদিনীর খিড়কি খুলি মই বিচারু সিমানখিনি সেউজিয়া, যে সেউজিয়ার সেউতা ফালি তই দিও পুয়ার প্রথম দিখোজ, আর তোক দেখি জপনা ঠেলি সোমাই আহে অনেক মানুষ। অলপ পাছতে নাকত লাগেহি এতে সুঘ্রাণ, গোবর মাটি ফেনেকি তই মচি থাক, মানুষ বহা এখন বিশাল চোতাল, ইমান সুগন্ধ ইমান সেউজীয়া ইমান বিশালতা তই মোক দিলি, অথচ আজিও মই করুণভাবে মানুষ হারা। এতিয়া এটি শিশুর দরে কান্দিব নোৱাৰো, খিলখিলাই হাইব নোৱাৰো, আকোৱালি লব নোৱাৰো মানুহ, মই হেৰাই গলো এডৰা আধা ফুটা শৈশৰ মাজত। তই হয়তো শুনি সুখী হবি যিদৰা শৈশ হালি জালি গজে এটি পাহাড়ৰ নামনিত, হাহাকাৰৰ দিনবোৰে কুটি খাইছে মোৰ মাত, মাত এটা নোহোৱাকৈ টুকু মাতো কেনেকৈ, তথাপিও তই শুনিলি হুমুনিয়াহৰ অৱশব্দ, নীৰৱতাৰ পৰিধি ভাঙি থপিয়াই নিলিহি এই হাহাকাৰৰ দিন, মোৰ চিলনীয়াই মোৰ চিলনীয়াই তোৰ বাবে জি থাকো দুদিন বেছিকৈ। ধন্যবাদ
0: তন্মী মহন্ত। এটি সন্তানক গৰ্ভত ধাৰণ কৰাৰ পৰা আৰম্ভ কৰি ডাঙৰ দীঘল কৰালৈকে মাতৃয়ে হাজাৰ কষ্ট হাঁহিমুখে স্বীকাৰ কৰে। নিজৰ সুখ দুখ ভোক পিয়াহ সকলো পাহৰি তেওঁ সন্তানৰ ভৱিষ্যত গঢ়াত ব্যস্ত থাকে। প্ৰিয় যুৱবন্ধু, এইবাৰ পুৰণি গুদামৰ সুলেখিকা তথা শিক্ষয়িত্ৰী শেৱালী বৰুৱা বাইদেউৰ সৈতে কথা পাতোঁ আহক। নমস্কাৰ বাইদেউ, প্ৰথমে আপোনাক আমাৰ আজিৰ এই বিশেষ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ আৰু মাতৃদিৱসৰ শুভেচ্ছা জনাইছোঁ। বাইদেউ, আপোনাৰ বাবে মা শব্দটোৱে কি অৰ্থ বহন কৰে?
2: বুকুৰ ভিতৰলৈকে শিপাই থকা আত্মাৰ সৈতে সম্পৃক্ত অমৃতময় শব্দটোৱে হৈছে মা। মাৰ সমান কোনোৱে হ'ব নোৱাৰে। মা বুলি ক'লে বুকুৰ ভিতৰখন পোহৰ হৈ উঠে। সেয়েহে কোৱা হয় নৈৰ সমান বব কোন, আইৰ সমান হ'ব কোন। কবি নবকান্ত বৰুৱাই তেখেতৰ ভালপাওঁ কবিতাৰ মাজেৰে কৈছে, ভালপাওঁ মাক মোৰ অতি মৰমৰ, মোৰ বাবে যাৰ নাই চিন ভাগৰৰ। হিমালয়ৰ চূড়াতকৈও উচ্চ মাৰ মৰম, মাৰ হেঁপাহ, মাৰ ভালপোৱা। মাক আচলতে কাৰোই সৈতে তুলনা কৰিব নোৱাৰোঁ। নিস্বাৰ্থ ভালপোৱাৰ নামেই হৈছে মা, ত্যাগ আৰু অসীম ধৈৰ্যৰ প্ৰতীক মা, জীৱনৰ প্ৰথমগৰাকী শিক্ষয়িত্ৰী মা, যিগৰাকী মাতৃয়ে আমাক আঙুলিত ধৰি ফলিত বৰ্ণ লিখিবলৈ শিকায়। প্ৰতিদান আশা নকৰাকৈ কেৱল মায়েহে আমাক ভাল পাব পাৰে। সন্তানৰ কাৰণে নিজৰ জীৱনৰ সৰ্বস্ব সুখ ত্যাগ কৰিব পাৰে কেৱল আমাৰ মাগৰাকীয়ে। বৈ থকা নদীখনৰ দৰে মা নিৰৱধি প্ৰেমৰ শংখনাদ। মাৰ বুকুখনেই হৈছে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ আশ্ৰয়স্থল। সেয়েহে কবি নলিনী বালাদেৱীয়ে তেখেতৰ জনমভূমি কবিতাৰ মাজেৰে কৈছে, মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই, জনমৰ আদিম পুৱা মুদিম আকৌ চকু তোমাৰ কোলাতে শুই, জীৱনৰ শেষ সন্ধিয়াত।
0: নিশ্চয়কৈ বাইদেউ, আজিৰ এই ব্যস্ত জীৱনত মাতৃসকলৰ ভূমিকা কিমান কঠিন বুলি আপুনি অনুভৱ কৰিছে?
2: আজিৰ ব্যস্ত জীৱনত এগৰাকী মাতৃয়ে সন্তান লালন পালন কৰোঁতে হয়তো কিছু প্ৰত্যাহ্বানৰ মুখামুখি হ'বলগীয়া হয়। তথাপিও কিন্তু কৰ্মব্যস্ত প্ৰতিগৰাকী মাতৃয়ে নিজৰ সন্তানক সুস্থিৰভাৱে প্ৰতিপালন কৰি কৰ্মক্ষেত্ৰত নিজৰ চিনাকি সুন্দৰকৈ দিবলৈ সক্ষম হৈছে। আজিৰ ব্যস্ত পৃথিৱীত মাতৃগৰাকীয়ে ঘৰৰ বাহিৰত থাকিও সুচাৰুৰূপে নিজৰ সন্তানক সঠিক দিশত আগবঢ়াই নিবলৈ সক্ষম হৈছে। সেইবাবে চাগে মাতৃক দেৱী দশভুজাৰ সৈতে তুলনা কৰিব পাৰোঁ। এগৰাকী মাতৃয়ে মা হৈ সন্তানৰ দায়িত্ব পালন কৰে আৰু লগতে পত্নীৰ দায়িত্ব, বোৱাৰীৰ দায়িত্ব, ঘৰখনৰ দায়িত্ব আৰু লগতে কিছু পৰিমাণে সমাজখনৰ দায়িত্ব পালন কৰে। সেয়েহে মাতৃয়ে সন্তানক তেওঁলোকৰ জীৱন গঢ়াত অহোপুৰুষাৰ্থ ভূমিকা পালন কৰে। মাতৃ আৰু সন্তানৰ এই আত্মিক সম্পৰ্ক অধিক মজবুত কৰিব পাৰোঁ মাক আৰু সন্তানৰ মাজৰ নিবিড় সম্বন্ধৰ জৰিয়তে। মাতৃয়ে সন্তানক শিকাব পাৰে জীৱন জীয়াৰ আদিপাঠ। সন্তানৰ বুকুত মানুহ হোৱাৰ বীজ ৰোপণ কৰি মানৱতাৰ পাঠ শিকাব পাৰে কেৱল মাতৃয়ে। মাতৃয়ে সন্তানৰ দুচকুৰ ভাষা নিমিষতে পঢ়ি পেলাব পাৰে। মাতৃয়ে শিকোৱা নৈতিকতাৰ আদিপাঠ ভৱিষ্যতৰ সময়খিনিত সন্তানৰ বাবে এক দস্তাবেজ হৈ পৰে। আব্দুল কাদিৰ জিলানীক মাতৃয়ে শিকোৱা নৈতিকতাৰ আদিপাঠ আজিও সেইবাবে চাগে সমগ্ৰ বিশ্বতে সমাদৃত। মাতৃয়ে সন্তানক বিশ্বাস কৰিব লাগে। তেওঁলোকৰ মনৰ কথা বুজি পাবলৈ চেষ্টা কৰিলে সমাজখন পোহৰমুখী হ'ব। কণমানি শিশুসকলক মাতৃয়ে মোবাইল ফোনৰ সলনি সাধুকথা, নিচুকনি গীতেৰে আকৃষ্ট কৰিব পাৰে। তেওঁলোকৰ বুকুৰ মাজত ৰুই দিব পাৰে সপোনৰ পৰীৰ সাধুকথা, যিবোৰ কথাই ভৱিষ্যতৰ সময়খিনিত তেওঁলোকক সুন্দৰ ৰূপত উপস্থাপন কৰিব পাৰে আৰু তেওঁলোক মানুহ হিচাপে থিয় হ'ব পাৰে। সেয়েহে চাগে উপনিষদত কোৱা হৈছে, এগৰাকী মাতৃ 10,000 শিক্ষকতকৈও শ্ৰেষ্ঠ। ফৰাচী জাতিৰ ভাগ্য নিৰ্মাতা নেপোলিয়নে কৈছিল, মোক এগৰাকী মাতৃ দিয়া, মই তোমালোকক এটা জাতি দিম।
0: বাইদেউ, শেষত আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ যে মা আৰু সন্তান এই দুয়োটা সম্পৰ্ক আমি কেনেকৈ অধিক মজবুত কৰিব পাৰোঁ?
2: মাতৃ আৰু সন্তানৰ এই আত্মিক সম্পৰ্ক অধিক মজবুত কৰিব পাৰোঁ মাক আৰু সন্তানৰ মাজৰ নিবিড় সম্বন্ধৰ জৰিয়তে। মাতৃয়ে সন্তানক শিকাব পাৰে জীৱন জীয়াৰ আদিপাঠ। সন্তানৰ বুকুত মানুহ হোৱাৰ বীজ ৰোপণ কৰি মানৱতাৰ পাঠ শিকাব পাৰে কেৱল মাতৃয়ে। মাতৃয়ে সন্তানৰ দুচকুৰ ভাষা নিমিষতে পঢ়ি পেলাব পাৰে। মাতৃয়ে শিকোৱা নৈতিকতাৰ আদিপাঠ ভৱিষ্যতৰ সময়খিনিত সন্তানৰ বাবে এক দস্তাবেজ হৈ পৰে। আব্দুল কাদিৰ জিলানীক মাতৃয়ে শিকোৱা নৈতিকতাৰ আদিপাঠ আজিও সেইবাবে চাগে সমগ্ৰ বিশ্বতে সমাদৃত। মাতৃয়ে সন্তানক বিশ্বাস কৰিব লাগে, তেওঁলোকৰ মনৰ কথা বুজি পাবলৈ চেষ্টা কৰিলে সমাজখন পোহৰমুখী হ'ব। কণমানি শিশুসকলক মাতৃয়ে মোবাইল ফোনৰ সলনি সাধুকথা নিচুকনি গীতেৰে আকৃষ্ট কৰিব পাৰে, তেওঁলোকৰ বুকুৰ মাজত ৰুই দিব পাৰে সপোনৰ পৰীৰ সাধুকথা, যিবোৰ কথাই ভৱিষ্যতৰ সময়খিনিত তেওঁলোকক সুন্দৰ ৰূপত উপস্থাপন কৰিব পাৰে আৰু তেওঁলোক মানুহ হিচাপে থিয় হ'ব পাৰে। সেয়েহে চাগে উপনিষদত কোৱা হৈছে, এগৰাকী মাতৃ 10,000 শিক্ষকতকৈও শ্ৰেষ্ঠ। ফৰাচী জাতিৰ ভাগ্য নিৰ্মাতা নেপোলিয়নে কৈছিল, মোক এগৰাকী মাতৃ দিয়া, মই তোমালোকক এটা জাতি দিম। শৈশৱতে মাতৃয়ে সন্তানক লৈ যি নিচুকনি গীত গায়, সেই নিচুকনি গীত প্ৰত্যেকটো সন্তানৰ জীৱনতে ভৱিষ্যতৰ কাৰণে এক স্বৰ্ণীল দস্তাবেজ হৈ থাকে। আজিও শৈশৱৰ সেই নিচুকনি গীত আমাৰ প্ৰত্যেকৰে জীৱনত ৰি ৰিকৈ বাজি থাকে।

0: নমস্কাৰ।
1: ধন্যবাদ জনালো বাইদেউ, আৰু আজিৰ এই অনুষ্ঠানৰ পৰা আপোনাক বিদায় দিছোঁ। প্ৰিয় শ্ৰোতা, আপোনালোকে শুনি আছে FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত আকাশবাণী নগাঁৱৰ যুৱক যুৱতীসকলৰ প্ৰিয় অনুষ্ঠান যুৱ তৰংগ। যুৱবন্ধু, অনুষ্ঠানৰ শেষত আহক শুনো জুবিন গাৰ্গৰ কণ্ঠত এটি বিশেষ গীত।

0: প্ৰিয় শ্ৰোতা, জুবিন গাৰ্গৰ কণ্ঠত বিশেষ গীতটি শুনি নিশ্চয় আপোনালোকে ভাল পালে। শ্ৰোতা বন্ধু, সময় ইংগিত দিছে আজিৰ অনুষ্ঠান সামৰিবৰ বাবে। পুনৰবাৰ প্ৰতিগৰাকী মাতৃলৈ আমাৰ ফালৰ পৰা শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। মাতৃ দিৱস কেৱল এটা দিন উদযাপন কৰাৰ বাবে নহয়, বৰঞ্চ প্ৰতিটো দিনেই মাতৃক শ্ৰদ্ধা কৰা উচিত। মাতৃৰ প্ৰতি আমাৰ দায়িত্ব আৰু মৰম যাতে কেৱল এটা দিনৰ বাবে সীমাবদ্ধ নাথাকে, তাৰ বাবে আমি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগে। যুৱবন্ধু, এতিয়া সময় হ'ল অনুষ্ঠানটিৰ পৰা বিদায় লোৱাৰ। আজিৰ অনুষ্ঠানটিৰ পৰা মই জ্ঞানদীপ হাজৰিকাই বিদায় লৈছোঁ। নমস্কাৰ।
1: শ্ৰোতাসকলে, ইমানপুৰে মাতৃ দিৱস উপলক্ষে যুগুতাই ওলোৱা যুৱ তৰংগৰ বিশেষ খণ্ডটি শুনিলে। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে আকাশবাণী নগাঁও কেন্দ্ৰৰ প্ৰতিনিধি জ্ঞানদীপ হাজৰিকাই।

0: साथियों, मीठे सुरीले गीतों के साथ छाया गीत का शेष भाग इस अंतराल के बाद।
1: आकाशवाणी गुवाहाटी। বিয়লি আঞ্চলিক বাতৰিৰ সৈতে মই ইভা মহন্ত। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল ডঃ হিমন্ত বিশ্ব শৰ্মাক বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা, ডঃ শৰ্মাৰ ৰাজ্যপালক নৱনিৰ্বাচিত 102গৰাকী বিধায়কৰ স্বাক্ষৰ সম্বলিত প্ৰস্তাৱ দাখিল, আকাশবাণীৰ 90 বছৰ পূৰ্ণ হোৱা উপলক্ষে আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ কোকৰাঝাৰ তাৰকাগৃহ প্ৰেক্ষাগৃহত লোকসংগীতৰ বিশেষ অনুষ্ঠান, পৰিয়াল আৰু সমাজ কল্যাণৰ কামনাৰ মাতৃসকলে নিৰন্তৰভাৱে আগবঢ়োৱা অনবদ্য অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে আজি বিশ্বজুৰি মাতৃ দিৱস উদযাপন, আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাক বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰা হৈছে। গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিত থকা ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত বাজপেয়ী ভৱনত আজি বিজেপি আৰু সামগ্ৰিকভাৱে এন ডি এৰ বিধায়িনী দলৰ বৈঠক পৃথকে পৃথকে অনুষ্ঠিত হয়। বিজেপিৰ বিধায়িনী দলৰ বৈঠকত নৱনিৰ্বাচিত 82গৰাকী বিধায়কে অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে এন ডি এৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে কেন্দ্ৰীয় পৰ্যবেক্ষক তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই ডঃ হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰে। বৈঠকখনত সহকাৰী পৰ্যবেক্ষক হিচাপে বিজেপিৰ জ্যেষ্ঠ নেতা নায়ব সিং সাইনী উপস্থিত থাকে। বৈঠকত বিজেপিৰ ফালৰ পৰা ৰঞ্জিত কুমাৰ দাস, বিশ্বজিৎ দৈমাৰী, অজন্তা নেওগ, ৰাজদীপ ৰয়, অশোক সিংঘল, পীযুষ হাজৰিকা, চক্ৰধৰ গগৈ আৰু বিশ্বজিৎ দৈমাৰীয়ে বিধায়িনী দলৰ নেতা হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰস্তাৱ কৰে। লগে লগে দুজন দুজনকৈ বিধায়কে এই প্ৰস্তাৱত সমৰ্থন জনায়। ইয়াৰ পাছতে অসম গণ পৰিষদৰ 10গৰাকী বিধায়ক আৰু বি পি এফৰ বিধায়কসকলৰ উপস্থিতিত অগপৰ নেতা অতুল বৰা আৰু বি পি এফৰ নেতা ৰিহন দৈমাৰীয়ে এন ডি এৰ নেতা হিচাপে ডঃ শৰ্মাৰ নাম প্ৰস্তাৱ কৰে। বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজৰ বক্তব্য দলৰ কেন্দ্ৰীয় আৰু ৰাষ্ট্ৰীয় ৰাজ্যিক নেতৃবৰ্গৰ লগতে সহযোগী দল অসম গণ পৰিষদ আৰু বি পি এফক কৃতজ্ঞতা জনায়।
2: এই বিজেপি দলৰ বিজয়ৰ লগত আমাৰ লগত একেলগে ঘাট প্ৰতিঘাত প্ৰতিটো সময়তে আমাৰ লগত থিয় হৈ থকা অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া আৰু গণ পৰিষদৰ সকলো বিধায়ক আৰু কাৰ্যকৰ্তাকো আজিৰ এই মুহূৰ্তত মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। বড়োলেণ্ড পিপুলছ ফ্ৰণ্ট আৰু বড়োলেণ্ড পিপুলছ ফ্ৰণ্টৰ সভাপতি বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকো তেখেতৰ সমৰ্থনৰ বাবে মই বহুত বহুত ধন্যবাদ জনাইছো। বি পি এফ দলৰ সহযোগিতাৰ বাবেই এইবাৰ বিটিচি অঞ্চলতো ভাৰতীয় জনতা পাৰ্টীয়ে 4খনকৈ আসন পাবলৈ সক্ষম হৈছে আৰু বি পি এফ দলেও নিজেও 10খনকৈ আসন লাভ কৰিবলৈ সক্ষম হৈছে।
1: ডঃ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পাছত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ওচৰ চৰকাৰ গঠনৰ দাবী জনায়। ডঃ শৰ্মাই লোকভৱনত ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি নৱনিৰ্বাচিত 102গৰাকী বিধায়কৰ স্বাক্ষৰ সম্বলিত প্ৰস্তাৱ দাখিল কৰে। ডঃ শৰ্মাৰ সৈতে কেন্দ্ৰীয় পৰ্যবেক্ষক জে পি নাড্ডা আৰু নায়ব সিং সাইনীও উপস্থিত থাকে। শ্ৰীনাড্ডাই সাংবাদিকৰ আগত কয় যে অসমৰ জনসাধাৰণৰ হিতৰ হকে চৰকাৰে কাম কৰি যাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ ৰাজনীতিত নতুন সংস্কাৰ সাধন হৈছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় পৰ্যবেক্ষকগৰাকী বৰ্তমানৰ চৰকাৰ সক্ৰিয় আৰু দায়বদ্ধ বুলি প্ৰকাশ কৰে।
3: প্ৰধানমন্ত্ৰী মোদীজী কে নেতৃত্ব মে এক নই সংস্কৃতি ৰাজনীতি মে আই হে ৱো হে প্ৰো এক্টিভ গভৰ্ণমেণ্ট, প্ৰো ৰিস্পনছিভ গভৰ্ণমেণ্ট, একাউণ্টেবল গভৰ্ণমেণ্ট, ৰিপৰ্ট কাৰ্ড গভৰ্ণমেণ্ট। আৰু ইয়াত মই এই কহা চাহতা হওঁ কি অসম কি জনতা কে লিয়ে ই চুনাও কা বক্ত নহয় হে, লেকিন মই ই জৰুৰ কহা কি জো কহা থা ৱো কিয়া হে আৰু জো নহি কহা থা वो भी करके दिया है। तो आगे आपको जो कहा है उससे कहीं ज्यादा अधिक हमारे नेतृत्व में प्रधानमंत्री मोदी जी के नेतृत्व में किया जाए।
1: राज्य नूतन सरकार पुरोहित शपथ ग्रहण

পৰিব আৰু ইয়াৰ বাবে খানাপাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ প্ৰস্তুতি চলি আছে। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা NDA শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ৰাজ্যিক বিজেপিৰ সূত্ৰই প্ৰকাশ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰিয়াল আৰু সমাজৰ কল্যাণ কামনাৰে মাতৃসকলে নিৰন্তৰভাৱে আগবঢ়োৱা অনবদ্য অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে আজি বিশ্বজুৰি মাতৃ দিৱস উদযাপন কৰা হৈছে। প্ৰতি বছৰৰ মেৰ দ্বিতীয়টো দেওবাৰ এই দিৱস উদযাপন কৰা হয়। এই দিৱসৰ জৰিয়তে পৰিয়ালৰ প্ৰতি থকা ভালপোৱা, যত্ন আৰু ত্যাগৰ বাবে মাতৃগৰাকীক সন্মান জনোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰা হয়। এইবাৰৰ মাতৃ দিৱসৰ বিষয় হৈছে বুজা লাঘৱ কৰা। আমেৰিকা যুক্তৰাষ্ট্ৰত বিংশ শতিকাত প্ৰথমবাৰ বাবে মাতৃ দিৱস উদযাপনৰ আৰম্ভণি হৈছিল। অসমতো আজি এই দিৱস উপলক্ষে মাতৃসকলক সন্মান জনাই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মাতৃ দিৱস উপলক্ষে দিয়া বাৰ্তাত প্ৰতিগৰাকী মাতৃলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। এগৰাকী মাতৃ কেৱল মমতাময়ী নহয়, তেওঁ কৰুণাময়ী আৰু শক্তিৰ উৎস বুলিও মুখ্যমন্ত্ৰীয়ে মত প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাতৃ দিৱসৰ আন্তৰিক শুভেচ্ছা জনাই দিয়া বাৰ্তাত মাতৃসকলক জনজীৱনৰ মূল চালিকা শক্তি বুলি অভিহিত কৰে। নিস্বাৰ্থ প্ৰেম, কৰুণা আৰু শক্তি তথা সাহসৰ যুগমীয় প্ৰকাশেই মাতৃ বুলি তেওঁ মন্তব্য কৰে। অসমত অপৰাধী কাৰ্যকলাপ 28% হ্ৰাস পাইছে বুলি ৰাষ্ট্ৰীয় অপৰাধ নথিকৰণ সংস্থা অৰ্থাৎ NCRBৰ তথ্যত প্ৰকাশ পাইছে। এই অনুসৰি ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতি 1,00,000 জনসংখ্যাৰ মাজত 418 লোকে অপৰাধৰ ঘটনা সংঘটিত কৰে যদিও অসমত এই পৰিসংখ্যা 137 বুলি তথ্যত প্ৰকাশ পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এই বিষয়ে প্ৰকাশ কৰি কয় যে বিগত 4-5 বছৰত ৰাজ্যৰ সামাজিক পৰিৱেশ অনুকূল হৈ উঠাৰ ফলতেই এনে পৰিসংখ্যা দেখিবলৈ পোৱা গৈছে। NCRBৰ তথ্য অনুসৰি 2022 চনত ৰাজ্যত অপৰাধজনিত গোচৰৰ সংখ্যা আছিল 68,937। 2023 চনত এই সংখ্যা 64,959 হ্ৰাস পায়। একেদৰে 2024 চনত ৰুজু হোৱা গোচৰৰ সংখ্যা 49,552 হ্ৰাস পায় বুলি তথ্যত প্ৰকাশ পাইছে। আকাশবাণীৰ 90 বছৰ পূৰ্ণ হোৱা উপলক্ষে আকাশবাণীৰ কোকৰাঝাৰ কেন্দ্ৰই আজি কোকৰাঝাৰ তাৰকাগৃহ প্ৰেক্ষাগৃহত লোক সংগীতৰ এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত এজাৰ ফুলৰ বতৰ শীৰ্ষক বিষয় লৈ আকাশবাণীৰ কলা কুশলী শিল্পী আৰু ঘোষক ঘোষিকাসকলে অনুষ্ঠান পৰিৱেশন কৰে। এই অনুষ্ঠানত বাগৰুম্বা নৃত্য, বড়ো লোকগীত, গোৱালপৰীয়া লোকগীতকে ধৰি কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত আকাশবাণীৰ গুৱাহাটীৰ বিষয়া ভাস্কৰজ্যোতি গগৈ, হিমন্ত বাৰ্মা, অধ্যাপক ডঃ ইন্দিৰা বড়ো, ডঃ অজিত বড়ো, ডঃ ভৌমিক চন্দ্ৰ বড়ো আৰু আকাশবাণীৰ বড়ো শিল্পী সন্থাৰ উপদেষ্টা গংগাধৰ ৰামচিয়াৰী প্ৰমুখ্যে ভালেসংখ্যক লোক উপস্থিত থাকে। ৰাজ্যৰ বড়ো মাধ্যমৰ বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীক পাঠ্যপুথি যোগান ধৰাৰ ক্ষেত্ৰত বিলম্বনক লৈ বড়ো সাহিত্য সভাই উদ্বেগ প্ৰকাশ কৰিছে। সভাই এই সমস্যাটো শীঘ্ৰে সমাধান কৰিবলৈ চৰকাৰক আহ্বান জনাইছে। কালি সন্ধিয়া কোকৰাঝাৰত এখন সংবাদমেলত সভাপতি গোপীনাথ বৰগোহাঁইয়ে চৰকাৰক এই সমস্যা সমাধানৰ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভৱিষ্যতে শিক্ষাবৰ্ষৰ আৰম্ভণিতে পাঠ্যপুথিসমূহ বিতৰণৰ কাম নিয়াৰিকৈ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে স্থানীয় ভাষা মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি হ্ৰাস পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয় যে অহা 12 মে'ত বড়ো সাহিত্য সভা আৰু BTC প্ৰশাসনৰ বিষয়ববীয়াৰ মাজত গুৱাহাটীত হ'বলগীয়া বৈঠকত এই বিষয়সমূহ আলোচনা কৰা হয়। মিজোৰামৰ উত্তৰ কাবৰুথা নামৰ গাঁওখনে দীনদয়াল উপাধ্যায়ৰ পঞ্চায়ত বহনক্ষম বিকাশ পুৰস্কাৰ 2025ৰ অধীনত স্বচ্ছ আৰু সেউজ পঞ্চায়ত শাখাত পুৰস্কৃত হৈছে। বহনক্ষম গ্ৰাম্য উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণৰ দিশত কৰা উন্নয়নমূলক কাম কাজৰ বাবে গাঁওখনে এই পুৰস্কাৰ ঘোষণা কৰা হৈছে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ে অলপতে এই পুৰস্কাৰসমূহ ঘোষণা কৰে। মন্ত্ৰালয় সূত্ৰই প্ৰকাশ কৰা মতে গ্ৰাম্য প্ৰশাসনৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰচেষ্টা আৰু পৰিৱেশ অনুকূল অভ্যাস গঠনৰ বাবে গাঁওবাসীক উৎসাহিত কৰাৰ প্ৰয়াসৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই MS চিদাম্বৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে প্ৰথমে বেট ধৰা আমন্ত্ৰণ লাভ কৰি বাতৰি অহা পৰলৈ 17 অভাৰত 6টা উইকেট হেৰুৱাই 176 ৰান সংগ্ৰহ কৰিছে। প্ৰতিযোগিতাত আজি ৰায়পুৰত হ'বলগীয়া আন এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া

0: এখন বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা। ডক্টৰ শৰ্মাৰ ৰাজ্যপালক নৱনিৰ্বাচিত 102গৰাকী বিধায়কৰ স্বাক্ষৰ সম্বলিত প্ৰস্তাৱ দাখিল। আকাশবাণীৰ 90 বছৰ পূৰ্ণ হোৱা উপলক্ষে আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ কোকৰাঝাৰ তাৰকাগৃহ প্ৰেক্ষাগৃহত লোকসংগীতৰ বিশেষ অনুষ্ঠান। পৰিয়াল আৰু সমাজ কল্যাণ কামনাৰে মাতৃসকলে নিৰন্তৰভাৱে আগবঢ়োৱা অনবদ্য অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে আজি বিশ্বজুৰি মাতৃ দিৱস উদযাপন। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত।
1: জি চাহে কি উম্র গুজর যায় ইনকে সায়ে তলে, পুছা জো উনসে চাঁদ নিকলতা হে কিস তরহ, পুছা জো উনসে চাঁদ নিকলতা হে কিস তরহ, জুলফো কো রুখ পে ডাল কে ঝটকা দিয়া কিউ
2: তুমারি জুলফ।

এফএম ব্যান্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো গঞা ৰাইজৰ চৰা।

0: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিছো গয়া ৰাইজৰ চৰা। আগবঢ়াইছো আমাৰ গাঁও।
1: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ আমাৰ গাঁও অনুষ্ঠান আৰম্ভ কৰিছোঁ। আজিৰ আমাৰ গাঁও অনুষ্ঠানত আগবঢ়াইছোঁ গীত মাতৰ এটি অনুষ্ঠান। আৰম্ভণিতে এয়া এটি বিহু পৰিৱেশন কৰিছে নৱনীতা বৰা, শেৱালী শইকীয়া, ধনলাল চাহু, বিজয় বৰা, মাধৱ বৰা আৰু ৰীণা শইকীয়াই।

0: এবাৰ আগবঢ়াইছোঁ এটি জেং বিহু।
1: জয়।

0: নাম শুনিলে।
1: আজিৰ আমাৰ গাঁও অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।
2: আমাৰ গাঁও অনুষ্ঠানটি শুনিলে। যুগুতাই আগবঢ়ালে কিৰণ চন্দ্ৰ নাথে। আজিৰ গোৱা ৰাইজৰ চৰা অনুষ্ঠানটি ইমানতে সামৰিছোঁ। নমস্কাৰ।
3: গঞা ৰাইজৰ চোৰা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে আকাশবাণী নগাঁও কেন্দ্ৰৰ প্ৰতিনিধি কিৰণ চন্দ্ৰ নাথে। এইখিনিতে শ্ৰোতাসকলক জনাব খুজিছোঁ যে আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপুনি আপোনাৰ ব্যৱসায়ৰ বিজ্ঞাপন আগবঢ়াব পাৰে। ইয়াৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ বিজ্ঞাপন বিভাগৰ লগত যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰটো হৈছে 9435053214। বিজ্ঞাপনৰ বাবে যোগাযোগৰ নম্বৰটো পুনৰ কৈছোঁ 9435053214। প্ৰিয় শ্ৰোতা, আপোনালোকে নিশ্চয় আকাশবাণী নগাঁও কেন্দ্ৰৰ জনপ্ৰিয় অনুষ্ঠান সাতসৰীৰ নিয়মীয়া শ্ৰোতা। যদি আপোনালোকে আমাৰ সাতসৰী অনুষ্ঠানৰ বাবে গীত অনুৰোধ কৰিব খোজে, তেনেহ'লে আকাশবাণী নগাঁও কেন্দ্ৰৰ ফেচবুক পেজৰ জৰিয়তেও গীতৰ বাবে অনুৰোধ কৰিব পাৰে। ইয়াৰ বাবে শ্ৰোতাসকলে পচন্দৰ গীত বিচাৰি মেছেজ কৰিব পাৰে বা কমেণ্ট কৰিব পাৰে।

0: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। ছয় বজা আঞ্চলিক বাতৰিৰ সৈতে মই ইভা মহন্ত। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল ডঃ হিমন্ত বিশ্ব শৰ্মাক বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা, পৰহিলৈ নতুন মন্ত্ৰীসভাৰ শপতগ্ৰহণ, ৰাজ্যত অপৰাধী কাৰ্যকলাপ 28% হ্ৰাস পাইছে বুলি ৰাষ্ট্ৰীয় অপৰাধ নথিকৰ সংস্থাৰ তথ্যত প্ৰকাশ, পি টি আইৰ জ্যেষ্ঠ সাংবাদিক দুৰ্বা খুচলে চলিত বৰ্ষৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা, আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতা চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ 204 ৰানৰ লক্ষ্য নিৰ্ধাৰণ। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাক বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰা হৈছে। গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিত থকা ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত আজি বিজেপি আৰু সামগ্ৰিকভাৱে এন ডি এৰ বিধায়িনী দলৰ বৈঠক পৃথকে পৃথকে অনুষ্ঠিত হয়। বিজেপিৰ বিধায়িনী দলৰ বৈঠকত নৱনিৰ্বাচিত 82গৰাকী বিধায়কে অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে এন ডি এৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে কেন্দ্ৰীয় পৰ্যবেক্ষক তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই ডঃ হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰে। বৈঠকখনত সহকাৰী পৰ্যবেক্ষক হিচাপে বিজেপিৰ জ্যেষ্ঠ নেতা নয়াব সিং সাইনি উপস্থিত থাকে। বৈঠকত বিজেপিৰ ফালৰ পৰা ৰঞ্জিৎ কুমাৰ দাস, বিশ্বজিৎ দৈমাৰী, অজন্তা নেওগ, ৰাজদীপ ৰয়, অশোক সিংঘাল, পীযুষ হাজৰিকা, চক্ৰধৰ গগৈ আৰু বিশ্বজিৎ দৈমাৰীয়ে বিধায়িনী দলৰ নেতা হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰস্তাৱ কৰে। লগে লগে দুজন দুজনকৈ বিধায়কে এই প্ৰস্তাৱত সমৰ্থন জনায়। ইয়াৰ পাছতে অসম গণ পৰিষদৰ 10গৰাকী বিধায়ক আৰু বি পি এফৰ বিধায়কসকলৰ উপস্থিতিত অগপৰ নেতা অতুল বৰা আৰু বি পি এফৰ নেতা ৰিখন দৈমাৰীয়ে এন ডি এৰ নেতা হিচাপে ডঃ শৰ্মাৰ নাম প্ৰস্তাৱ কৰে। বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজৰ বক্তব্যত দলৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃবৰ্গৰ লগতে সহযোগী দল অসম গণ পৰিষদ আৰু বি পি এফক কৃতজ্ঞতা জনায়।
1: এই বিজেপি দলৰ বিজয়ৰ লগত আমাৰ লগত একেলগে ঘাত প্ৰতিঘাত প্ৰতিটো সময়তে আমাৰ লগত থিয় হৈ থকা অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া আৰু গণ পৰিষদৰ সকলো বিধায়ক আৰু কাৰ্যকৰ্তাকো আজিৰ এই মুহূৰ্তত মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। বড়োলেণ্ড পিপুলছ ফ্ৰণ্ট আৰু বড়োলেণ্ড পিপুলছ ফ্ৰণ্টৰ সভাপতি বি টি চিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকো তেখেতৰ সমৰ্থনৰ বাবে মই বহুত বহুত ধন্যবাদ জনাইছো। বি পি এফ দলৰ সহযোগিতাৰ বাবেই এইবাৰ বি টি চি অঞ্চলতো ভাৰতীয় জনতা পাৰ্টীয়ে 4খনকৈ আসন পাবলৈ সক্ষম হৈছে আৰু বি টি এফ দলেও নিজেও 10খনকৈ আসন লাভ কৰিবলৈ সক্ষম হৈছে।
0: ডঃ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পাছত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ওচৰত চৰকাৰ গঠনৰ দাবী জনায়। ডঃ শৰ্মাই লোকভৱনত ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি নৱনিৰ্বাচিত 102গৰাকী বিধায়কৰ স্বাক্ষৰ সম্বলিত প্ৰস্তাৱ দাখিল কৰে। ডঃ শৰ্মাৰ সৈতে কেন্দ্ৰীয় পৰ্যবেক্ষক জে পি নাড্ডা আৰু নয়াব সিং সাইনি উপস্থিত থাকে। শ্ৰীনাড্ডাই সাংবাদিকৰ আগত কয় যে অসমৰ জনসাধাৰণৰ হিতৰ হকে চৰকাৰে কাম কৰি যাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ ৰাজনীতিত নতুন সংস্কাৰ সাধন হৈছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় পৰ্যবেক্ষকগৰাকীয়ে বৰ্তমান চৰকাৰ সক্ৰিয় আৰু দায়বদ্ধ বুলি প্ৰকাশ কৰে। তেওঁ লগতে ডঃ হিমন্ত বিশ্ব শৰ্মাক অনাগত কাৰ্যকালৰ বাবে শুভেচ্ছা জনায়। ৰাজ্যত নতুন চৰকাৰে পৰহিলৈ শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ প্ৰস্তুতি চলি আছে। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী আৰু এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ৰাজ্যিক বিজেপিৰ সূত্ৰই প্ৰকাশ কৰিছে। টিভিকেৰ মুৰববী, অভিনেতা, ৰাজনীতিক থিৰুচি যোশেফ বিজয়ে আজি তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পাছতে দায়িত্বভাৰ গ্ৰহণ কৰে। চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানৰ পাছত জনসাধাৰণক উদ্দেশ্যি দিয়া ভাষণত যোশেফ বিজয়ে তেওঁৰ চৰকাৰৰ ওপৰত আস্থা ৰাখিবলৈ জনসাধাৰণক আহ্বান জনায়।

0: কল্যাণ কামনাৰে মাতৃসকলে নিৰন্তৰভাৱে আগবঢ়োৱা অনবদ্য অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে আজি বিশ্বজুৰি মাতৃ দিৱস উদযাপন কৰা হৈছে। প্ৰতি বছৰ মেৰ দ্বিতীয়টো দেওবাৰ এই দিৱস উদযাপন কৰা হয়। এই দিৱসৰ জৰিয়তে পৰিয়ালৰ প্ৰতি থকা ভালপোৱা, যত্ন আৰু ত্যাগৰ বাবে মাতৃগৰাকীক সন্মান জনোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰা হয়। এইবাৰৰ মাতৃ দিৱসৰ বিষয় হৈছে বুজা লাঘৱ কৰা। আমেৰিকা যুক্তৰাষ্ট্ৰত বিংশ শতিকাত প্ৰথমবাৰৰ বাবে মাতৃ দিৱস উদযাপনৰ আৰম্ভণি হৈছিল। অসমতো আজি এই দিৱস উপলক্ষে মাতৃসকলক সন্মান জনাই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মাতৃ দিৱস উপলক্ষে দিয়া বাৰ্তাত প্ৰতিগৰাকী মাতৃলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। এগৰাকী মাতৃ কেৱল মমতাময় নহয়, তেওঁ কৰুণাময়ী আৰু শক্তিৰ উৎস বুলিও মুখ্যমন্ত্ৰীয়ে মত প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাতৃ দিৱসৰ আন্তৰিক শুভেচ্ছা জনাই দিয়া বাৰ্তাত মাতৃসকলক জনজীৱনৰ মূল চালিকা শক্তি বুলি অভিহিত কৰে। নিস্বাৰ্থ প্ৰেম, কৰুণা আৰু শক্তি তথা সাহসৰ যুগমীয়া প্ৰকাশেই মাতৃ বুলি তেওঁ মন্তব্য কৰে। অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস আজি চৰাইদেউ মৈদাম ক্ষেত্ৰৰ পৰ্যটন ভৱনত অনুষ্ঠিত হয়। অসম ৰাজ্যিক সাংবাদিক সন্থাৰ চৰাইদেউ জিলা সমিতিৰ আতিথ্যত আৰু চৰাইদেউ প্ৰেছ ক্লাবৰ সহযোগত আয়োজিত অনুষ্ঠানত প্ৰেছ ট্ৰাষ্ট অব ইণ্ডিয়াৰ জ্যেষ্ঠ সাংবাদিক দুৰ্বাঘোষক চলিত বৰ্ষৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। বঁটা গ্ৰহণ কৰি শ্ৰীমতী ঘোষে সাংবাদিকৰ আগত এইদৰে কয়।
1: বঁটাটো লওঁতে মোৰ অনুভৱ, মানে মই আজি দিনটো ইমান মেমৰেবল মোৰ কাৰণে, মই আৰু মানে বঁটাটো সংস্থাই মোক দিছে এইটো কাৰণেতো বেলেগ এটা অনুভূতি আছে, ভাল অনুভূতি, মানে আই এম ভেৰি হেপ্পী। কিন্তু মই যে এইটো গ্ৰহণ কৰিছোঁ চৰাইদেউৰ নিচিনা বিশ্ব ঐতিহ্য থকা এটা ঠাই, এজন মানে আহোম পৰিয়ালৰ পৰা আহি আৰু ৰাষ্ট্ৰীয় এটা সংস্থা, সাংবাদিক সংস্থাক ৰিপ্ৰেজেণ্ট কৰি, এইটো মোৰ কাৰণে আজি 10 মে' মোৰ কাৰণে এটা আটাইতকৈ মেমৰেবল ডে মোৰ লাইফত এইটো হ'ব।
0: উল্লেখযোগ্য যে 1998 চনৰ পৰা পিটিআই গুৱাহাটী ব্যুৰত সেৱা আগবঢ়াই অহা দুৰ্বাঘোষে ৰাজ্যখনৰ বিভিন্ন সমস্যা বিশ্ববাসীৰ দৃষ্টিগোচৰ কৰাত বিশেষ ভূমিকা পালন কৰি আহিছে। জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে বৰ্তমান নেটৱৰ্ক অব ৱমেন ইন মিডিয়া ভাৰতৰ সমন্বয়ক হিচাপে দায়িত্ব গ্ৰহণ কৰি আছে। আজিৰ অনুষ্ঠানত সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অৰিহণা যোগোৱা চৰাইদেউ জিলাৰ কেইবাগৰাকীও ব্যক্তিক বিশেষ সম্বৰ্ধনা জনোৱা হয়। লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ চাৰিকৰীয়া নৈ পাৰৰ মহকুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি সামৰণি পৰে। পুৱাৰ ভাগত সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হোৱা কাৰ্যসূচীত দুপৰীয়া ফাট বিহুৰ মুখ্য আকৰ্ষণ মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰ পাছত ফাট বিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। ফাট বিহুজলীত কালি শিল্পী ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জ্যোতিপ্ৰসাদ শইকীয়াই ভূপেন হাজৰিকাৰ আৰু বাদ্যজন্তী ৰাজা বৰুৱাই জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। অসমত অপৰাধী কাৰ্যকলাপ 28% হ্ৰাস পাইছে বুলি ৰাষ্ট্ৰীয় অপৰাধ নথিকৰণ সংস্থা তথ্যত প্ৰকাশ পাইছে। এই অনুসৰি ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতি 1,00,000 জনসংখ্যাৰ মাজত 418 জন লোকে অপৰাধৰ ঘটনা সংঘটিত কৰে, যদিও অসমত এই পৰিসংখ্যা 137 বুলি তথ্যত প্ৰকাশ পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এই বিষয়ে প্ৰকাশ কৰি কয় যে বিগত 4-5 বছৰত ৰাজ্যৰ সামাজিক পৰিৱেশ অনুকূল হৈ উঠাৰ ফলতে এনে পৰিসংখ্যা দেখিবলৈ পোৱা গৈছে। NCRBৰ তথ্য অনুসৰি 2022 চনত ৰাজ্যত অপৰাধজনিত গোচৰৰ সংখ্যা আছিল 68,937। 2023 চনত এই সংখ্যা 64,959 হ্ৰাস পায়। একেদৰে 2024 চনত ৰুজু হোৱা গোচৰৰ সংখ্যা 49,552 হ্ৰাস পায় বুলি তথ্যত প্ৰকাশ পাইছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই এম এছ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে চেন্নাই ছুপাৰ কিংছত জয়ৰ বাবে 204 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে প্ৰথমে বেট ধৰা আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰ 8 উইকেটৰ বিনিময়ত 203 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ জছ ইংলিছে সৰ্বাধিক 85 ৰাণ কৰে। প্ৰত্যুত্তৰ চেন্নাই ছুপাৰ কিংছে আমালৈ বাতৰি অহা ওপৰলৈ 3 অভাৰত 1টা উইকেট নেহেৰুৱাকৈ 35 ৰাণ কৰি খেলি আছে। প্ৰতিযোগিতাত আজি ৰায়পুৰত হ'বলগীয়া আন এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ডঃ হিমন্ত বিশ্ব শৰ্মাক বিজেপি তথা NDAৰ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা, পৰহিলৈ নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ। ৰাজ্যত অপৰাধী কাৰ্যকলাপ 28% হ্ৰাস পাইছে বুলি ৰাষ্ট্ৰীয় অপৰাধ নথিকৰণ সংস্থাৰ তথ্যত প্ৰকাশ। পিটিআইৰ জ্যেষ্ঠ সাংবাদিক দুৰ্বাঘোষলৈ চলিত বৰ্ষৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা আৰু IPL ক্ৰিকেট প্ৰতিযোগিতা চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে

খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ 204 ৰানৰ লক্ষ্য নিৰ্ধাৰণ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব 6:45।

0: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। আগবঢ়াইছো আয়তি।
1: শ্ৰোতাইদেউলৈ শুভেচ্ছা জনাই মুকলি কৰিছোঁ আজিৰ আয়তি অনুষ্ঠান। আইদেউসকল, আজিৰ অনুষ্ঠানত আমি কথা পাতিম এগৰাকী আত্মনিৰ্ভৰশীল মহিলা সীমাৰেখা ভঁৰালীৰ সৈতে।
2: নমস্কাৰ বাইদেউ।
3: হয় নমস্কাৰ বাইদেউ।
2: আকাশবাণী নগাঁও কেন্দ্ৰৰ এয়া আয়তি অনুষ্ঠান। এই অনুষ্ঠানলৈ প্ৰথমে আপোনাক আমি আদৰণি জনাইছোঁ আৰু প্ৰথমে আপোনাৰ বাৰু পৰিচয়টি আপোনাৰ পৰা এবাৰ জানি লওঁ, কওকচোন।
3: প্ৰথমে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। মোৰ নিচিনা এজন মানে এগৰাকী সাধাৰণ মহিলাক যাতে আপোনালোকৰ এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱাৰ বাবে। মোৰ নাম সীমাৰেখা ভঁৰালী, মই ঘৰ বেবেজীয়া চুমগাঁৱত।
2: হয়, বৰ্তমান আপুনি কি কি কামৰ সৈতে জড়িত সেই বিষয়ে অকণমান জানো কওকচোন।
3: হয়, সাধাৰণতে আমি কাম কৰি আছো বুলি ক'লে ভুল নহ'ব। প্ৰথম কথাটো হৈছে কি, আমি মহিলাসকলক কেনেকৈ একত্ৰিত কৰি আমি বাণিজ্যিকে হওক বা আমি সমাজত এখন উন্নয়ন কৰিবৰ কাৰণে সমাজখনত আৰু ঘৰখনত কেনেকৈ আগবঢ়াই নিব পৰাকৈ কেনেকৈ নিব পাৰোঁ, সেইটো আমি প্ৰচেষ্টা কৰি আছোঁ। তাৰ মাজতে হৈছে কি, মহিলাসকলৰ সবলীকৰণৰ ওপৰত, তেখেতসকল নিজৰ ওপৰত যাতে নিজে থিয় হৈ তেওঁলোকে নিজৰ ঘৰখনৰ হওক, নিজৰ পুৰুষজনৰ ওপৰত নিৰ্ভৰশীল নহৈ নিজে আত্মনিৰ্ভৰশীল হৈ কেনেকৈ কামবিলাক কৰি যাব পাৰে, সেইখিনিৰ ওপৰতো আছোঁ। এতিয়া আমি প্ৰথম প্ৰথম কৰিছিলোঁ, আমি আমাৰ মাটি আৰু আমাৰ খেতি বুলি আমি 50 গৰাকী মহিলাক লৈ পেলাই আমি খেতি আৰম্ভ কৰিছিলোঁ। প্ৰথম আমাৰ খেতি আৰম্ভ হৈছিলে, আমি পথাৰৰ পৰা আৰম্ভ কৰিছিলোঁ। তেখেতসকলক আলু, সৰিয়হ, মটৰ, ঘেঁহু আৰু জলকীয়া, বেঙেনা, ভোট জলকীয়া আৰু আমাৰ যিমানখিনি শস্য আছে তাৰে অলপ অলপকৈ তেখেতসকলক আমি পথাৰত আমি নিজে গৈ ময়ো কৰিছিলোঁ, তেখেতসকলৰ ঘটনাই আমি মই কৰাইছিলোঁ। মই নিজেও তেজপুৰ আৰু ৰূপহী এনেকুৱা জেগাৰ পৰা বীজ জলকীয়া আৰু বিলাহী তেনেকৈ আমাৰ কৃষিৰ ক্ষেত্ৰত তেখেতে আমাৰ বীজ দিছিলে, বীজখিনি আমি প্ৰথমতে আমি চৰকাৰৰ পৰা সাহাৰ্য হিচাপে আমি লাভ কৰিছিলোঁ। সেই লাভ কৰা যিমানখিনি আমি লাভ কৰিছিলোঁ সেইখিনি আমি সকলো মহিলা একগোট হৈ আমি বিশেষকৈ অৰ্থটোতকৈ আমি কৃষিৰ যিখিনি আমাৰ সা সঁজুলি সেইখিনিৰ ওপৰত আমি তেখেতক আমি ৰূপকৰ্মা দেৱক আমি আহ্বান জনাওঁতে তেখেতে আমাক যোগাযোগ কৰি দিয়াৰ পিছত আমাৰ অৰ্থতকৈ আমি সেই বস্তুখিনি যেতিয়া আমি পালোঁ এই পোৱাত আমাৰ সেইখিনি যথেষ্টখিনি সহায় হৈছিলে, তেনেকৈ আমি আগবাঢ়িছিলোঁ।
2: হয়, তাৰপিছত পৰৱৰ্তী সময়ত যেতিয়া আপোনালোকে খেতিপথাৰত নামি পৰিছিল, সেই খেতিপথাৰত কাম কৰাৰ সময়ত আপোনালোকে সঁজুলিখিনি বাৰু হ'ল, তাৰপিছত এতিয়া শ্ৰমৰ কথা আহিল, সেই শ্ৰমৰ ক্ষেত্ৰত আপোনালোকে পুৰুষৰ সহায় ল'ব লগা হৈছিল নে নিজেই নিজে কেনেদৰে কৰিছিল বাৰু?
3: পুৰুষৰ ঠিক তেনেকৈ ইমান সহায় ল'বলগীয়া হোৱা নাছিল বাৰু, আমাৰ ঠিক মহিলাসকলে নিজে, আজিকালিতো আধুনিক যুগেই হ'ল, আমি প্ৰথমতে আমি ট্ৰেক্টৰ দিয়ে আমি হাল বোৱালোঁ, হাল বোৱাৰ পিছত আমি নিজে নিজে কৰিছোঁ, আমি নিজে পথাৰত নামিছোঁ। খুব আমি বহুত বেছি কৰা নাই, আমি প্ৰথমতে আমি 20 বিঘা কৰিছিলোঁ, 20 বিঘা কৰিলোঁ, 20 বিঘাতে আমাৰ মহিলাসকলে নিজে শ্ৰম কৰিছে, তেখেতসকলে বেলেগ মানুহকো তেওঁলোকে লোৱা নাই বা আমি হ'লেও লোৱা নাই, যিখিনি পাৰিছোঁ নিজে কৰিছোঁ, হাতে কামে লাগি আমাৰ যিটো আমি আনক দিবলগীয়া পৰিশ্ৰমৰ ওপৰত তেওঁ আনক যিটো আমি যেনেকৈ দিবলগীয়া থাকে আমি সেইটো নিদি পেলাই আমি নিজৰ ভিতৰতে ৰাখি আমি তেনেকৈ আগবাঢ়িছিলোঁ।
2: হয়, তাৰপিছতে ধৰক আপোনালোকে সেইখিনি খেতি বাতিখিনি কৰিলে, তাৰপিছত আৰু বিক্ৰী দিহা কেনেদৰে কৰিছিল?
3: বিক্ৰীখিনিৰ ক্ষেত্ৰত আমি তাতো এটা, আপুনি এইটো ভাল প্ৰশ্নই কৰিছে, আমি এখন সৰুকে এখন বজাৰ বহাইছিলোঁ।
2: আমি
3: কিন্তু চকলাঘাট খুৰামুচ বুলি কয় আৰু, সেইখিনিতে আমি

0: বহুত ডাঙৰকে নহয় দেই, আমি মানে এই 52গৰাকীৰ ভিতৰতে আমি তাই 13গৰাকী মানে 14গৰাকী টোটেল আৰু তেখেতসকলে বিক্ৰী কৰিছে। বিক্ৰী মানে এনেকে হৈছে, আমাৰ গাঁৱতে হৈছে, যিহেতু আমি সাৰ দিয়া নাই, আমি সাৰ আমি মানে সাৰ দিয়াৰ পিছত আমি গোবৰটো দিয়া
1: হয়,
0: হৈছিলে,
1: মানে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নাছিলে,
0: ব্যৱহাৰ কৰা হোৱা নাছিলে,
1: হয় হয় জৈৱিক সাৰ প্ৰয়োজন মানে ব্যৱহাৰ কৰিছিলে,
0: কৰিছিলো
1: হয়,
0: যথেষ্ট পৰিমাণৰ এই পানী আমি গোবৰ এনেকে ওপৰতে, আমাৰ পাচলিবোৰ বহুতকে ডাঙৰ হোৱা নাই,
1: হয়,
0: কিন্তু আমি বজাৰৰ পৰা যিটো মানে চাইজতে হওক আমি বস্তুবিলাক আমি আনো, সেই সেই পৰিমাণতকে অকণমান সৰু হৈছে, কিন্তু আমি সাৰ নিদিয়াকে
1: হয় মানে একদম মানে সম্পূৰ্ণ নিৰাপদকৈ খাব পৰা হৈছিলে,
0: হয় হয়, আৰু এক্সট্ৰাকে আমি 3 বিঘা এটা, 3 বিঘা নহয় 6 বিঘা, 6 বিঘামান হ'ব আৰু, মান নহয় আৰু 6 বিঘাই, সেইখিনিতে আমি ভোট জলকীয়া খেতি কৰিছিলোঁ। তাৰ পৰা আমাৰ আচাৰ আচাৰ বনালে, মহিলাসকলে আচাৰ বনাই পেলাই সৰু সৰু পেকেটিং কৰি মানে বিক্ৰী কৰিছে, আৰু এই
1: বৰ্তমানটো
0: বিক্ৰী
1: ভোট
0: কৰিবৰ
1: জলকীয়াৰ
0: কাৰণে
1: দামো যথেষ্ট বেছি,
0: যথেষ্ট বেছি। আমাৰ সেইখিনি ক্ষেত্ৰত এটা ভাল লাগিলে, আমাৰ ৰাইজে যথেষ্টখিনি সহায় আৰু সহযোগ দুয়োটা আগবঢ়াইছে, যিহেতু আমি অলপ বস্তুবিলাক অলপ সুলভ মূল্যটো দিয়া হৈছে, যেনেকে ধৰি লওক আমি বজাৰৰ পৰা যদি আমি 25 টকাত আমি কবি কিনিছো বা 25 টকাত আমি জলকীয়া কিনিছো, মই এটা সৰুকে উদাহৰণ এটা
1: উদাহৰণ
0: দিছো
1: দিছে,
0: আৰু,
1: হয় হয়
0: সেইটো ক্ষেত্ৰত আমি মানে তাত আমি পৰিমাণটো কমাই দি পেলাই আমাৰ যিটো আমাৰ বেচিবলগীয়া বা যিটো আমাৰ চেল হয় সেইটো আমাৰ পৰিমাণটো বাঢ়ি গৈছে, মানে তেতিয়া আমাৰ সকলোৱে ল'বৰ কাৰণে সুবিধাও হৈছে।
1: তাৰপিছত খেতি বাতিৰ পাছত আপোনালোকে আৰু কি কি কামত আগবাঢ়িছিল?
0: আৰু তেনেকুৱা ক্ষেত্ৰত আৰু দ্বিতীয় ষ্টেপটো হৈছে আমাৰ পানী মেটেকাটো। পানী মেটেকাৰ ক্ষেত্ৰত আমাৰ ইয়াৰ পৰা চাহিদাটো ইমানেই বেছি, বহিৰাজ্যতো বেছি আমাৰ ইয়াতো বেছি,
1: হয়,
0: এই পানী মেটেকাৰ থ্ৰুৱেদি আমি যথেষ্টখিনি মহিলাক আমি প্ৰশিক্ষণ দিছিলোঁ, এই প্ৰশিক্ষণৰ দ্বাৰাই তেখেতসকলে বেগ বনাইছে, ফুল থোৱা টাব বনাইছে, মেট বনাইছে, আৰু আমাৰ ধৰি লওক য়োগা কৰা মেট বনাইছে, এইখিনিৰ পৰা তেওঁলোকে যথেষ্টখিনি মানে আগবাঢ়ি যাব পাৰিছে, তেখেতসকলে নিজেও শিকিছে আৰু আনকো মানে তেখেতে শিকাই নিবৰ কাৰণে তেখেতসকলে সক্ষম হৈছে,
1: হয়, সেইখিনি বনাবৰ কাৰণে প্ৰশিক্ষণৰ প্ৰয়োজন নিশ্চয় হৈছিলে, কেনেদৰে লৈছিলে
0: হয়,
1: প্ৰশিক্ষণ?
0: সেইখিনি প্ৰশিক্ষণৰ কাৰণে আমাৰ নগাঁও মিলনপুৰৰ তেখেতৰ নাম ল'ব লাগিব, অচিন্ত শৰ্মা, তেখেতে এইখিনি আমাক আগবঢ়াই নিবৰ কাৰণে যথেষ্টখিনি সহায় আৰু সহযোগ কৰিছিলে, আমাৰ কাৰণে এইটো সম্ভৱ নাছিলে, কিন্তু তেখেতক আমি লগ পোৱাৰ পিছত অলপ কথা পাতিলোঁ, কথা পাতোঁতে তেখেতে ইণ্ডাষ্ট্ৰি আছে আৰু এই পানী মেটেকা আমি নদীৰ পৰা কেনেকে পানী মেটেকাটো কাটিব লাগিব, কেনেকে আমি ৰ'দত শুকুৱাব লাগিব, তাৰপিছত কেনেকে পেষ্ট বনাব লাগিব, কেনেকে কি কৰিব লাগিব, গোটেই প্ৰশিক্ষণখিনি তেখেতে আমাক দিছিলে আৰু আমি তেনেকে আৰু মহিলাক লৈ পেলাই এই প্ৰশিক্ষণৰ দ্বাৰাই আমি এতিয়া যে আৰু ময়ো এটা মাৰ্কেট মানে মহিলাসকলৰ কাৰণেই খুলিছিলোঁ, গৃহিণী ছুপাৰ মাৰ্কেট আমাৰ ডিমু চাৰিআলিতে আছে,
1: হয়,
0: তাতে গছাৰী আছে আৰু তাত মোক অলপ সহায় সহযোগ অলপকে নহয় ভালকেই সহায় কৰিছে মোৰ ভাতৃ কৌস্তজ্যোতি মহন্ত, মৌচমদেৱ গোস্বামী, তেখেতসকলে এইখিনি আগবঢ়াই নিবৰ কাৰণে যথেষ্টখিনি মানে সহায় কৰিছে, আৰু তাতোতকৈ ডাঙৰ কথা তাতে এখন মই এখন কাপোৰৰ দোকানো খুলিছোঁ, দোকানখনত আমি ধৰি লওক গামোচা আমাৰ মহিলাসকলৰ যিখিনি
1: থলুৱা উৎপাদিত
0: উৎপাদিত বস্ত্ৰখিনি গামোচাৰ পৰা ধৰি লওক চাদৰ মেখেলা মেটেকা গোটেইখিনি বস্তু এই দোকানতে পাব, কিন্তু তাত কিন্তু আমাৰ পুৰুষ মানে আমাৰ যিখিনি এমপ্লয় থাকে সেই এমপ্লয়খিনি কিন্তু আমাৰ পুৰুষ নহয়, কিন্তু
1: সকলো মহিলা,
0: সকলো মহিলা, আৰু তাতে ফাষ্টফুড এখনো খোলা হৈছে তাতো আমাৰ মহিলা আছে, তেনেকে 4-5গৰাকীকে আমি যিমানকে পাৰিছো আৰু মহিলাক মানে আমি সংস্থাপন দিবৰ কাৰণে আমি হেৰি ব্যৱস্থা কৰিছো,
1: হয় হয়, আপুনি যে ফাষ্টফুডৰ কথা ক'লে, সেই ফাষ্টফুডৰ কথাটো আপোনালোকে কেনেদৰে ভাবিলে বা কেনেকৈ মনলৈ আহিলে যে এখন ফাষ্টফুডৰ আমি আৰম্ভ কৰোঁ, দোকান আৰম্ভ কৰোঁ বুলি, কথাটো মনলৈ কেনেকৈ আহিল?
0: মনলৈ অহা প্ৰথম কথাটো হৈছে এতিয়া মহিলাসকলৰ যথেষ্ট কামৰ প্ৰয়োজন হৈ আছে,
1: হয়,
0: প্ৰথম কথাতে ভাবিলোঁ যে এটাতেতো আমি গোটেইখিনি আমি কৰিবতো নোৱাৰোঁ, কাৰণ কিয় এখন দোকানত এটা চেলৰ ওপৰত কথা আছে, সেই চেলটো ওপৰত হেৰি কৰি পেলাই আমি ধৰি লওক সেইটো কাৰণে আমি আৰু এটা পাৰ্ট মানে ভাবি ললোঁ যে তেনেকে যদি আমি পাৰা যায় কৰিব পাৰোঁ বা হেৰি কৰি মানে ফাষ্টফুডখন যদি তাতো আমি মহিলা যদি তেওঁলোকক আনিব মানে তেওঁলোকক চাহ বনোৱা হওক বা তেওঁলোকে যিটো পাৰে আৰু ধৰি লওক থলুৱা আমি পিঠা ভাপত দিয়া পিঠা মুড়ি লাডু নাৰিকলৰ
1: হয়,
0: লাডু
1: নাৰিকল
0: গমৰ
1: লাড়ু,
0: লাডু
1: তিলৰ লাড়ু, তিল
0: তিলৰ লাড়ু
1: পিঠা। বৰ্তমান সময়ত
0: তিল
1: ধৰক
0: পিঠা
1: এতিয়া বিহুত আমি তিল পিঠা খোৱা হ'লে, বতৰত যদি তিল পিঠা কোনোবাই কিনি পেলাই ভালকৈ খাবলৈ পাইছে, সেইটো এটা ভাল লগা কথা।
0: হয় হয়
1: হয় হয়, আপুনি সেইখিনি বস্তু তাত মানে ৰাখিছে নহয় জানো?
0: হয় হয় ৰাখিছোঁ আৰু আচাৰ আচাৰটো আছে আচাৰ মানে মই অলপ আগত যে কৰি গৈছিলোঁ
1: ভোট
0: তেনেকুৱা
1: জলকীয়া আচাৰ,
0: ভোট জলকীয়া আচাৰ আৰু ধৰি লওক গাজ টেঙা আচাৰ যিখিনি একদম মানে থলুৱা আৰু ধৰি লওক
1: হয় হয়, সেইখিনি আপোনালোকে নিজেই উৎপাদন কৰে নহয় জানো?
0: আৰু ইয়াতে আৰু এটা ভাবি আছোঁ ইয়াত মহিলাসকলৰ লগত মই কথা পাতিছোঁ আমাৰ এইখিনি জেগাখিনি মানে এতিয়া এখন অভাৰব্ৰিজ হৈছে অভাৰব্ৰিজৰ তলতো অলপ জেগা আছে আৰু আমাৰ মাৰ্কেটটো ফ্ৰণ্টতো অলপ জেগা আছে মহিলাসকলে কৈছে যে বাইদেউ আপুনি যদি পাৰে আমাৰ মহিলাসকলৰ কাৰণে সপ্তাহটোত এদিনীয়া হিচাপে এখন বজাৰ বহাই দিয়ক তেনেকেও কথা পাতি আছোঁ খুব কম দিনৰ ভিতৰত চাগে একদম
1: খুব
0: পাৰ্মানেণ্টলি
1: সুন্দৰ কথা, আপোনালোকে ইমান সুন্দৰ এটা পদক্ষেপ লোৱাৰ কথা ভাবিছে, খুব ভাল লাগিছে শুনি। কাৰণ
0: হয়
1: আমাৰ মহিলাসকল ঘৰত এনেই বহি থকাতকৈ বা শুই বহি থাকি বা টিভি চোৱা বা মোবাইল চোৱা নহয় জানো,
0: হয়
1: বা এনেই সময় কথা পাতি সময় নষ্ট কৰাতকৈ এনেকৈ যদি কামখিনি কৰিছে তে কিমান ভাল কথা। আৰু
0: হয়
1: মহিলাৰ দ্বাৰা উৎপাদিত বস্তুৰে যদি মহিলাৰ মানে বিক্ৰেতা সকলো মহিলাই হয়, এইখনটো
0: হয়
1: খুব মানে আচলতে খুব ভাল, মানে ভালতকৈ ভাল কথা হ'ব। কাৰণ
0: হয়
1: বৰ্তমান সময়ত তেনেকুৱা আমি দেখিছোঁ ঠায়ে ঠায়ে, আমি কিছু অন্য অন্য দেশতো সেইখিনি প্ৰচলিত আছে, আমাৰ ইয়াতো যদি হয় খুবেই ভাল কথা। আৰু এতিয়া এটা কথা কওকচোন, আপুনি যে ধৰক মহিলাসকলক একত্ৰিত কৰিছে, কেতিয়াবা কিবা মানে অসুবিধা পাইছে নেকি বা কাৰোবাৰ কথা কেতিয়াবা শুনিব লগা হৈছে নেকি বাৰু?
0: হয় সেইটোতো হয় বাৰু কেতিয়াবা
1: হয়
0: কি হয় মহিলাসকল আহে মোৰ ওচৰত আহিলে কয় যে বাইদেউ মানে ঘৰুৱা সেই এনেকুৱা অসুবিধা আছে বা আমাৰ চলাত অসুবিধা বা মানুহজনৰ বা ভৰি প্ৰব্লেম বা হাতৰ বা শাৰীৰিকভাৱে অসুস্থ তেনেকুৱা মোৰ ঘৰ চলাবলৈ অসুবিধা তেনেকুৱাতো মই সহায় কৰিবলগীয়া হ'লে তেনেকুৱাতো হাজাৰ বাৰশত তেওঁ ঘৰখনটো এদিনৰ কাৰণেহে চলিব গোটেই মাহটোৰ কাৰণে তেওঁলোকৰ ঘৰখন তেনেকে নচলিব
1: হয়
0: সেইকাৰণে মানে ভাবিলো যে কিছু কিছু সেই ক্ষেত্ৰত তেনেকে আগবাঢ়ি আহে যদিও মহিলাসকলে ঘৰুৱা সেই অসুবিধাটো অলপ তেওঁলোকৰ বেছি হয় কেতিয়াবা তেওঁলোকক ঘৰত যাবলগীয়া হয় ঘৰত গৈয়ে পুৰুষকে হওক বা শাহু শহু তেনে তেখেতসকলৰ লগত কথা পাতিবলগীয়া হয় যে তেখেতক কামৰ কাৰণে যদিও আপোনালোকে ঘৰৰ পৰা উলিয়াই দিব বিচাৰিছে সেই ৰিস্কটো মই ল'ব লগা হয় মানে
1: হয় হয়,
0: যে আপোনালোকৰ দিনটো
1: কাৰণ
0: তেখেতে
1: সুৰক্ষা প্ৰদানৰ কথাও আহি পৰিল নহয়
0: আহি
1: জানো,
0: পৰে
1: আহি
0: হয়
1: পৰে,
0: হয়
1: তাৰপিছত আকৌ ঘৰৰ কামখিনি তেওঁ এৰি থৈ আহিব, সেইটো এটা কথা
0: হয়
1: আহি পৰে।
0: হয়
1: হয়
0: আকৌ ল'ৰা ছোৱালী থাকিলেতো সেইটো এটা অসুবিধা আৰু কিছু কিছু মহিলাক এনেকেও কৰি দিয়া যায় সেইটো একচুৱেলি মই ক'ব নিবিচাৰোঁ তথাপিতো আপুনি সুধিছে কাৰণে কওঁ আৰু মানে এক্সট্ৰাকে তেখেতসকলৰ ল'ৰা ছোৱালী যেতিয়া মানে স্কুলত যদিও চৰকাৰী স্কুলত পঢ়ায় কিছুমান তেখেতসকলৰ লাগতিয়াল বস্তু সেইটো অকল মোৰ ফালৰ পৰাই মই সেইটো তেওঁলোকক যোগান ধৰোঁ পেঞ্চিলেই হওক তেওঁলোকৰ বহী হওক বা তেখেতলোকক যিখিনি লাগে চৰকাৰৰ ফালৰ পৰাতো সুবিধাখিনি পায়ে
1: হয়
0: তাৰ বাহিৰেও যিখিনি তেওঁলোকক সুবিধা লাগে তেনেকুৱাখিনি মই নিজৰ ফালৰ পৰা মই কৰি দিওঁ
1: হয়, খুব ভাল কথা, তেতিয়া তেওঁলোকো সন্তুষ্ট হয়, ল'ৰা ছোৱালীও সন্তুষ্ট হ'ল, ঘৰখনো সন্তুষ্ট হ'ল নহয় জানো?
0: হয় হয় মানে দুমাহ এমাহৰ কাৰণে প্ৰব্লেম এটা হয় পিছত এডজাষ্টটো হৈ যোৱাৰ পিছত আৰু মই মানে ধৰক সেই ৰিস্কটো অলপ কমি আহে আৰু
1: হয় বাইদেউ, এতিয়া আমি আকৌ আহিব জানিব বিচাৰিছোঁ যে আপোনাৰ যে আপুনি তাঁতত বোৱা মানে কাপোৰ বস্ত্ৰ আপোনাৰ যি দোকান আছে তাত উপলব্ধ বুলি যে ক'লে, সেই কাপোৰ
0: হয়
1: বোৱা কটাৰ কথা কওকচোন, কেনেদৰে ক'ৰ পৰা কেনেকৈ সংগ্ৰহ কৰে বা কোনেনো বয় সেইখিনি কাপোৰ?
0: হয় আমি প্ৰথম অৱস্থাত আমি কামবোৰ কচুৱাত যিখিনি শিপিনী আছিলে শিপিনীসকলৰ লগত লগ লাগি মানে তেওঁলোকক সূতা দিছিলোঁ প্ৰথমতে সূতা দি পেলাই তেওঁলোকক বোৱাইছিলোঁ বোৱাত এইখিনি এটা কিন্তু এটা অসুবিধা এটা হয় মানে এনেকুৱা আমাৰ যিটো মাটি তাঁতশালত যেতিয়া শিপিনীসকলে গামোচা এখন বয় তেতিয়া তেওঁলোকৰ এখন গামোচা ধৰি লওক 3 দিন লাগি যায় দুআঙুল ফুল বা 3 আঙুল ফুল এটাত তেওঁলোকৰ 3 দিন লাগি যায় সেইমতে তেওঁলোকৰ যিটো শ্ৰম হয় সেই শ্ৰমটো অনুপাতে আমি যিটো গামোচাখনৰ মূল্য হয় সেই মূল্যটো বহুতখিনিকে বাঢ়ি যায় সেই বাঢ়ি যোৱাৰ ফলত আমাৰ অকণ সেইখিনিতে এটা অসুবিধা এটা আমি পালোঁ। অসুবিধাটো পাওঁতে আমি অকণমান চেঞ্জ কৰিবলগীয়া হ'ল প্ৰথমত। তাৰপিছত তাতে আহি গ'ল আৰু আমাৰ ধৰি লওক এতিয়াতো উন্নত মানৰ তাঁতশালো ওলাইছে,
1: হয়
0: মাইনা তাঁতশাল, আপোনালোকে সেইটো চাগে
1: গম
0: পাইছেই গম।
1: পাইছো, জেকাৰ্ট তাঁতশাল, কিবা ঘৰ কম ঠাইতে আমি তাঁতৰ শাল হেৰি মানে তাঁত বাতি কৰিব পৰাকে ব্যৱস্থা ওলাইছে, গম পাইছো বাৰু।
0: হয় হয়
1: হয় তেনেকুৱা ধৰণে আপোনালোকে কামখিনি কৰিছে।
0: হয় হয় কি কৰিছো এই এই সেই ডিফাৰেঞ্চটো মানে আমাৰ সমাজখনত এতিয়াও মানে সেই মানে আমি উদাহৰণহে দিব পৰা হৈ আছো। কিন্তু তাৰ মাজতে আমি যদি এটা ট্ৰেইনিং হিচাপে তেখেতসকলক যদি আগবঢ়াই নিব পৰা যায়, সেইটো এটা মানে তেখেতসকলে যদি অকণ জানি বুজি ল'ব লাগিব। কাৰণ কিয় আমি আমি যিখন মাটি তাঁতশাল, সেই তাঁতশালখন আমি আমি এই সমাজৰ পৰা হওক বা আমাৰ যিটো আমাৰ ইতিহাস সেইটো আমি নাইকিয়া কৰিব বিচৰা নাই। কিন্তু
1: হয়
0: আমাৰ
1: হয়
0: এতিয়া সময়ৰ অভাৱ হৈছে, সকলোৰে সময়ৰ অভাৱ হৈছে। সেই সময়ৰ অভাৱ আৰু সময়ৰ লগত যিটো আমি এতিয়া এই যান্ত্ৰিকতাৰ যুগত যিটো আমি আগবাঢ়ি যাব ওলাইছো, সেই যুগত হ'লে আমি তেতিয়া আৰু অকণ উন্নত মানৰ বিচাৰিব লাগিব। সেই বিচৰাৰ ক্ষেত্ৰত আমি এটা অসুবিধাৰ সন্মুখীন হৈছো যে মাটি তাঁতশালতে যদি আমি সেইখিনি আমি কৰিবলৈ গৈ আছো বা কৰিছো, সেইখিনিত আমি অসুবিধাৰ সন্মুখীন হোৱাৰ বাবে আমি এতিয়া আকৌ ৰাইজক দুই বেছি মহিলাক নহয়, 10 গৰাকী মহিলাক বা মানকহে আমি মানে এই ট্ৰেইনিংটো দি পেলাই এই চাই মানে চাহিদাটো কৰিব পৰা অৱস্থালৈ আহিছে মানে।
1: হয় হয় হয় আপোনালোকৰ বৰ্তমান কি কি কাপোৰ আছে বুলি ক'লে কওকচোন আকৌ এবাৰ, গামোচাৰ কথা ক'লে।
0: হয় গামোচা আছে, তাৰপিছত আমাৰ অসমীয়া তাঁতশালৰ আছে, মিচিনৰো আছে, চাদৰ মেখেলা আছে, তাৰপিছত আমাৰ ওচৰতে জাজৰী জাজৰী আছে, জাজৰী গাঁওখন নাম শুনিছে চাগে।
1: হয় হয়
0: তাত যিহেতু আমাৰ তা অসমীয়া মানে যিটো পাট ঘৰতে কাটি যিটো উলিয়াই তাৰ সেয়া চাদৰ মেখেলাবিলাকো আছে, আৰু ৰিহা, যিখিনি মানে আমাৰ প্ৰয়োজন আৰু মহিলাসকলৰ, আৰু মেটেকাৰ বেগ আছে, মেটেকা মেটেকাৰ যিমানখিনি মানে বস্তু আমি মাৰ্কেটত আমি উলিয়াইছো তাৰ
1: হয় হয়
0: প্ৰত্যেকটো বস্তুৱে এই দোকানত ৰখা হৈছে।
1: হয় এতিয়া আপোনালোকে যে ধৰক একোখন গামোচা বোৱালে বা চেলেং বোৱালে বা মেখেলা চাদৰ এযোৰ বোৱালে, তেতিয়া যে তাৰ প্ৰয়োজনীয় যিখিনি সূতা, সূতাখিনি আপোনালোকে আপুনি নিজেই মানে ব্যৱস্থা কৰি দিয়ে নে তেওঁলোকে নিজে কিনি আনি নিজে বিক্ৰী দিহাৰ কৰে?
0: কেতিয়াবা তেওঁলোকৰ লগত কথা পাতি চাওঁ, তেওঁলোকৰ যদি সময়টো যদি তেওঁলোকে বহুতকে বঢ়াই দিয়ে তেতিয়াহ'লে তেওঁলোকৰ ওপৰতে সূতাটো, কাৰণ কিয় সূতাটো বহুত দিন শালত থাকিলে নষ্ট হৈ যায়। যেতিয়া তেওঁলোকৰ শাল মানে এইটো টেকনিকেলিয়ে মই কৈছো কথাটো বাৰু, তাৰমানে তেওঁলোকৰ যদি তেওঁলোককে যদি দায়িত্বটো দিয়া যায় তেতিয়া তেওঁলোকেতো অলপ কম দিনৰ ভিতৰতে উলিয়াই দিয়ে, কিন্তু আমি যদি দিওঁ তেতিয়া অলপ সময় এটা লগাই দিয়ে
1: হয়
0: বা সময় এটা লাগি যায়, তেতিয়া আমাৰো এটা ক্ষতি হয়। আমি সময়মতে কাৰোবাক দিব লগা বস্তুটো আমি দিব নোৱাৰোঁ। সেইখিনিও মই বুজাইছো, তেখেতসকলে বুজিছে। এতিয়া আমি কি কৰোঁ, সূতাটো আমি দিওঁ, তেখেতসকলে খুব কম দিনৰ ভিতৰতে আমাক গামোচা বা চাদৰ হওক চেলেং হওক আমাক উলিয়াই দিয়ে।
1: হয় হয় বৰ্তমান সময়ত আপুনি নিশ্চয় বহুত ব্যস্ত হৈ থাকে চাগে, নহয় জানো?
0: যিহেতু ৰাতিপুৱা খুব মই সোনকালে উঠো, সোনকালে উঠি মই নিজক 1 ঘণ্টা সময় দিওঁ। সময় দিয়াৰ পিছত মোৰ বাৰীত মই ফুল ৰুলো বা বেঙেনা গছ ৰুই থোৱা আছে, বেঙেনা পুলি ৰোৱা আছে, গছ জলকীয়া, তাৰপিছত শাক পাচলি, সেইখিনি মই নিজৰ ঘৰতে কৰোঁ, নিজৰ ঘৰতে কৰোঁ আৰু যিখিনি পাৰোঁ। আৰু ৰাইজৰ লগতো দুআষাৰ কথা কথা পাতিবলগীয়া হয়, তেখেতসকলকো সময় দিবলগীয়া হয়, ছোৱালীকো সময় দিবলগীয়া হয়, সেইকাৰণে তেনেকেই আগবেলাটো মেইনটেইন কৰোঁ 9টা বজালৈকে। তাৰপিছত 9টা বজাৰ পিছত নিজে ঘৰতে নিজে ভাত পানী বনাওঁ, বনাই কৰি সকলোকে খুৱাই মেলি লৈ আকৌ দোকানলৈ ওলাই আহোঁ। দোকানতো 8 বজালৈকে সময় দিওঁ। তাৰ বাদেও সমাজৰ যিখিনি দায়িত্ব আছে, যিহেতু মই আপোনাক কৈছো বিগত মই হাতীচুং জিলা পৰিষদৰ সদস্য আছিলোঁ, এতিয়াও মই সেই সমাজৰ লগত জড়িত হৈ বিশেষকৈ আমাৰ যিখিনি মহিলা সেই মহিলাখিনিৰ ওচৰত মই দিনটোত এবাৰ হ'লেও তেখেতসকলক মই দেখা দিওঁ, তেখেতসকলৰ লগত কথা পাতোঁ, তেখেতসকলক যিমান পাৰোঁ উৎসাহ আৰু উদ্দীপনা দিব বিচাৰোঁ। তেনেকে মোৰ দিনটো পাৰ হয় আৰু।
1: হয় হয়, কাৰণ মহিলাসকলক উলিয়াই অনাৰ ক্ষেত্ৰত যথেষ্ট কষ্ট কৰিব লগা হয় নহয় জানো? কাৰণ কিছু কিছু লোকত ধৰক ঘৰত বাধাৰ সমস্যা থাকে বা ঘৰখনত বিভিন্ন ধৰণৰ কাম থাকে, সেইখিনি কামৰ পিছতো আজৰি হৈ এনেকুৱা এটা কামলৈ মানে সৃষ্টিশীল কামলৈ ওলাই অহাটো যথেষ্ট ডাঙৰ কথা। আৰু তাৰপিছত আৰু আপুনি ভাবিছেনে বেলেগ ধৰণে আৰু কিবা কাম কৰাৰ কথা, বা আপোনাৰ যিখিনি আপুনি এতিয়া মহিলাসকলক লৈ কাম কৰি আছে তাতকৈ আৰু অধিক কিবা কৰাৰ কথা মানস আছে নেকি বা ভাবিছে নেকি?
0: হয় হয় আছে, সেইটো সময়ত আপোনালোকক জনাম বাৰু। হাততো বহুত আছে, কল্পনাও বহুত আছে।
1: আপোনাৰ যিখিনি কামৰ পৰিকল্পনা আছে, আপোনাৰ কামখিনি পৰিকল্পনাখিনি আপুনি সম্পূৰ্ণ কৰক, আমাৰ শুভেচ্ছা সদায়ে থাকিব। আৰু আজিৰ কথা বতৰা তেনেহ'লে আমি ইমানতে সামৰিছোঁ।
2: ইমান পৰে এগৰাকী আত্মনিৰ্ভৰশীল মহিলা সীমাৰেখা ভৰালীৰ সৈতে হোৱা কথা বতৰা শুনিলে। আইৰ সমান হ'ব কোন, নৈৰ সমান বব কোন? আজি আন্তৰ্জাতিক মাতৃ দিৱস। প্ৰতি বছৰে মে' মাহৰ দ্বিতীয়টো দেওবাৰে এই দিৱসটি উদযাপন কৰা হয়। প্ৰকৃততে প্ৰতিগৰাকী মাতৃৰ ত্যাগ আৰু মৰমক সন্মান জনোৱাৰ উদ্দেশ্যৰে এই দিৱসটি সমগ্ৰ বিশ্বজুৰি পালন কৰা হয়। এই দিৱসৰ দ্বাৰা মাতৃ, মাতৃত্ব, সমাজলৈ প্ৰত্যেকগৰাকী মাতৃৰ ভূমিকা আৰু শিশু তথা একোগৰাকী মাতৃৰ নিবিড় সম্পৰ্কক সোঁৱৰা হয়। 1908 চনত পোনপ্ৰথমবাৰৰ বাবে পশ্চিম ভাৰ্জিনিয়াত আন্না জাৰ্ভিছে তেওঁৰ মাতৃ গ্ৰাফটনৰ স্মৃতিত আধুনিক মাতৃ দিৱস পালন কৰিছিল আৰু তেতিয়াৰ পৰা আজিলৈকে সকলোৱে স্নেহৰ আইগৰাকীক সন্মান জনোৱাৰ উদ্দেশ্যৰে এই দিৱসটি উদযাপিত কৰি আহিছে। আৰু আজিও আমি আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ আয়তি অনুষ্ঠানৰ যোগেদি প্ৰত্যেকগৰাকী মাতৃলৈ জনাইছোঁ আন্তৰিক শুভেচ্ছা। জীৱনৰ অলেখ ধুমুহাৰ মাজতো সন্তানৰ সুৰক্ষাৰ বাবে স্থিতপ্ৰজ্ঞ হৈ থকা আৱেগ আৰু মমতাৰ আকৰ প্ৰতিগৰাকী মাতৃৰ সুৰক্ষা আৰু সুস্বাস্থ্য কামনা কৰি তেওঁলোকৰ আশীৰ্বাদো আমি কামনা কৰিছোঁ।
3: মই মনু ৰাজখোৱা, মই এগৰাকী মাতৃ। আজি মাতৃ দিৱসত মাক আৰু ল'ৰা ছোৱালীৰ মাজত যি আন্তৰিকতা, সেয়া অতি মধুৰ সম্পৰ্ক। মোৰ 3জনী ছোৱালী সকলোকে বিয়া দিয়া হ'ল। সিহঁতে ৰাতিপুৱাই মোলৈ ফোন কৰি মাতৃ দিৱসৰ সম্ভাষণ জনাইছে। মই অতি আপ্লুত হ'লোঁ। মোক আৰু কি লাগিছে, সিহঁতৰ মৰমেই মোক দীৰ্ঘায়ু কৰি ৰাখিব। আজি মাতৃ দিৱসৰ দিনটোত সকলো মাতৃলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
2: আইদেউসকল, আহকচোন এইখিনিতে মাতৃদুগ্ধ পান কৰোৱাটো কিমান প্ৰয়োজনীয় কথা এই বিষয়ে কিছু কথা জানো। মাতৃদুগ্ধত পৰ্যাপ্ত পৰিমাণে পানী থাকে। যদি শিশুটিৰ পিয়াহ লাগে তেন্তে অকল স্তনপান কৰাওক, কাৰণ মাতৃদুগ্ধ পানীতকৈ বেছি সংকটমুক্ত। 3 মাহৰ পাছত শিশু অতি সোনকালে বাঢ়ে, সেয়েহে শিশুৱে কান্দিব পাৰে আৰু সঘনাই গাখীৰ বিচাৰিব পাৰে। এইটো পিছে একেবাৰে সাধাৰণ কথা। ইয়াৰ কাৰণ এইটো নহয় যে শিশুটি স্তনপান কৰি সন্তুষ্ট হোৱা নাই। শিশুটিক সঘনাই স্তনপান কৰালে মাতৃস্থনত যথেষ্ট দুগ্ধ উৎপাদন হয়। এইটো এটা ভুল ধাৰণা যে 3 মাহৰ পাছত মাতৃদুগ্ধ শিশুটিৰ কাৰণে পৰ্যাপ্ত নহয়। এটা স্তনৰ পৰা শিশুটিক দুগ্ধপান কৰাৰ পাছত শিশুটিক কান্ধত লৈ পিঠিখন পিহি দিব লাগে। এই অভ্যাসে শিশুটিক উকালি অহাত বাধা দিয়ে। কোনো বেমাৰৰ সময়ত বা পাছত শিশুটিক সঘনাই স্তনপান কৰাওক। যদি শিশুটিয়ে স্তনপান কৰাওঁতে সমস্যাই দেখা দিয়ে, নাইবা শিশুটি দুৰ্বল কাৰণে দুগ্ধপান কৰিব পৰা নাই, তেন্তে শিশুটিক অতি শীঘ্ৰে ওচৰৰ স্বাস্থ্যকেন্দ্ৰলৈ লৈ যাওক।
1: আইডিসকল, এইখিনিতে এটি আধুনিক গীত শুনোৱা হওক। পৰিৱেশন কৰিছে বিউটি শৰ্মা বৰুৱাই।

0: আইদেউসকল, আজিলৈ আমাৰ সময় হৈ আহিল। আজিৰ আয়তী অনুষ্ঠান আমি ইমানতে সামৰিছোঁ। নমস্কাৰ।
1: আয়তী অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। এইখিনিতে শ্ৰোতাসকলক আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ বিষয়ে জনাইছোঁ। কণ্টেক্ট পিছতেই 6:45 আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰচাৰ কৰা আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। সন্ধিয়া 7:05 শুনিবলৈ পাব এটি বৃন্দগীত। সন্ধিয়া 7:10 শুনিবলৈ পাব অসমীয়া বাতৰি। আৰু ইয়াৰ পাছতেই সন্ধিয়া 7:20 শুনিবলৈ পাব অঞ্জু দেৱীৰ কণ্ঠৰ আধুনিক গীত। হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰলহৰী শুনিবলৈ পাব সন্ধিয়া 7:30। অসমীয়াত মুখ্য বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব 8:00। নিশা 8:02 আগবঢ়োৱা হ'ব শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান সাতসৰি। নিশা 8:32 শুনিবলৈ পাব কেইটিমান পুৰণি অসমীয়া গীত। ইয়াৰ পাছতেই 8:45 আকাশবাণী দিল্লী কেন্দ্ৰই প্ৰচাৰ কৰা হিন্দী বাতৰি আৰু 9:00 ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। কেইটিমান গজল শুনিবলৈ পাব 9:15। আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰচাৰ কৰা নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব আজি 9:25। আৰু ইয়াৰ পাছতেই 9:30 নিবেদন কৰা হ'ব শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। এয়াই হৈছে আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয় পৰিস্থিতি। প্ৰিয় শ্ৰোতা, শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান সাতসৰি এই অনুষ্ঠানটিত গীত শুনিবৰ বাবে আপুনি আকাশবাণী নগাঁও কেন্দ্ৰৰ ফেচবুক পেজৰ জৰিয়তেও গীতৰ বাবে অনুৰোধ কৰিব পাৰে। ইয়াৰ বাবে শ্ৰোতাসকলে নিজৰ পচন্দৰ গীত বিচাৰি মেছেজ কৰিব পাৰে বা কমেণ্ট কৰিব পাৰে। শ্ৰোতাসকলে শুনি আছে FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত আকাশবাণী নগাঁও কেন্দ্ৰৰ অনুষ্ঠান। এইখিনিতে জনাব খুজিছোঁ কাইলৈ পুৱা 10:00 শুনিবলৈ পাব ফাট বিহুৰ পম খেদি শীৰ্ষক এক বিশেষ আলোক্য। আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপুনি আপোনাৰ ব্যৱসায়ৰ বিজ্ঞাপন আগবঢ়াব পাৰে। ইয়াৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ বিজ্ঞাপন বিভাগৰ লগত যোগাযোগ কৰক। যোগাযোগৰ নম্বৰটি হৈছে 9435053214। পুনৰ কৈছোঁ, শ্ৰোতাসকলে আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপোনালোকৰ ব্যৱসায়ৰ বাবে বিজ্ঞাপন আগবঢ়াব পাৰে। ইয়াৰ বাবে যোগাযোগৰ নম্বৰটো হৈছে 9435053214।

কণ্টেক্ট পিছতেই 6:45 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ জৰিয়তে প্ৰচাৰ হোৱা সন্ধিয়াৰ আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি খাই খাই বাতৰিৰ ভিতৰত আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা পৰহিলৈ নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ ৰাজ্যত অপৰাধী কাৰ্যকলাপ 28% হ্ৰাস পাইছে বুলি ৰাষ্ট্ৰীয় অপৰাধ নথিকৰণ সংস্থাৰ তথ্যত প্ৰকাশ পৰিয়াল আৰু সমাজৰ কল্যাণ কামনাৰে মাতৃসকলৰ অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে আজি বিশ্বজুৰি মাতৃ দিৱস উদযাপন পি টি আইৰ জ্যেষ্ঠ সাংবাদিক দুৰ্বা ঘোষলৈ চলিত বৰ্ষৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক জয়ৰ বাবে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ 204 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ইভা মহন্ত। এতিয়া শুনক বিতং বাতৰি। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাক বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰা হৈছে। গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিত থকা ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত আজি বিজেপি আৰু সামগ্ৰিকভাৱে এন ডি এৰ বিধায়িনী দলৰ বৈঠক পৃথকে পৃথকে অনুষ্ঠিত হয়। বিজেপিৰ বিধায়িনী দলৰ বৈঠকত নৱনিৰ্বাচিত 82 গৰাকী বিধায়কে অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে এন ডি এৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে কেন্দ্ৰীয় পৰ্যবেক্ষক তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই ডঃ হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰে। বৈঠকখনত সহকাৰী পৰ্যবেক্ষক হিচাপে বিজেপিৰ জ্যেষ্ঠ নেতা নায়াব সিং চাইনী উপস্থিত থাকে। বৈঠকত বিজেপিৰ ফালৰ পৰা ৰঞ্জিত কুমাৰ দাস, বিশ্বজিৎ দৈমাৰী, অজন্তা নেওগ, ৰাজদীপ ৰয়, অশোক সিংহাল, পীযুষ হাজৰিকা, চক্ৰধৰ গগৈ আৰু বিশ্বজিৎ দৈমাৰীয়ে বিধায়িনী দলৰ নেতা হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰস্তাৱ কৰে। লগে লগে দুজন দুজনকৈ বিধায়কে এই প্ৰস্তাৱত সমৰ্থন জনায়। ইয়াৰ পাছতে অসম গণ পৰিষদৰ 10 গৰাকী বিধায়ক আৰু বি পি এফৰ বিধায়কসকলৰ উপস্থিতিত অগপৰ নেতা অতুল বৰা আৰু বি পি এফৰ নেতা ৰিহণ দৈমাৰীয়ে এন ডি এৰ নেতা হিচাপে ডঃ শৰ্মাৰ নাম প্ৰস্তাৱ কৰে। বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজৰ বক্তব্যত দলৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃবৰ্গৰ লগতে সহযোগী দল অসম গণ পৰিষদ আৰু বি পি এফক কৃতজ্ঞতা জ্ঞাপন কৰে।
1: এই বিজেপি দলৰ বিজয়ৰ লগত আমাৰ লগত একেলগে ঘাত প্ৰতিঘাত প্ৰতিটো সময়তে আমাৰ লগত থিয় হৈ থকা অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া আৰু গণ পৰিষদৰ সকলো বিধায়ক আৰু কাৰ্যকৰ্তাকো আজিৰ এই মুহূৰ্তত মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বড়োলেণ্ড পিপুলস ফ্রন্ট আৰু বড়োলেণ্ড পিপুলস ফ্রন্টৰ সভাপতি বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকো তেখেতৰ সমৰ্থনৰ বাবে মই বহুত বহুত ধন্যবাদ জনাইছো। বি পি এফ দলৰ সহযোগিতাৰ বাবে এইবাৰ বিটিচি অঞ্চলতো ভাৰতীয় জনতা পাৰ্টীয়ে 4খনকৈ আসন পাবলৈ সক্ষম হৈছে আৰু বি পি এফ দলেও নিজেও 10খনকৈ আসন লাভ কৰিবলৈ সক্ষম হৈছে।
0: ডঃ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পাছত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ওচৰত চৰকাৰ গঠনৰ দাবী জনায়। ডঃ শৰ্মাই লোকভৱনত ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি নৱনিৰ্বাচিত 102 গৰাকী বিধায়কৰ স্বাক্ষৰ সম্বলিত প্ৰস্তাৱ দাখিল কৰে। ডঃ শৰ্মাৰ সৈতে কেন্দ্ৰীয় পৰ্যবেক্ষক জে পি নাড্ডা আৰু নায়াব সিং চাইনীও উপস্থিত থাকে। শ্ৰীনাড্ডাই সাংবাদিকৰ আগত কয় যে অসমৰ জনসাধাৰণৰ হিতৰ হকে চৰকাৰে কাম কৰি যাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ ৰাজনীতিত নতুন সংস্কাৰ সাধন হৈছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় পৰ্যবেক্ষকগৰাকীয়ে বৰ্তমানৰ চৰকাৰ সক্ৰিয় আৰু দায়বদ্ধ বুলিও প্ৰকাশ কৰে।
2: প্ৰধানমন্ত্ৰী মোদীজীকে নেতৃত্ব মে এক নই সংস্কৃতি ৰাজনীতি মে আই হে ৱো হে প্ৰ এক্টিভ গভৰ্ণমেণ্ট, প্ৰ ৰেছপনছিভ গভৰ্ণমেণ্ট, একাউণ্টেবল গভৰ্ণমেণ্ট, ৰিপৰ্ট কাৰ্ড গভৰ্ণমেণ্ট। আৰু ইয়াত মই ইয়ে ভী কহনা চাহতা হওঁ কি অসম কি জনতা কে লিয়ে ইয়ে চুনাও কা ৱক্ত নহি হে, লেকিন মই ইয়ে জৰুৰ কহুঙ্গা कि जो कहा था वो किया है और जो नहीं कहा था वो भी करके दिया है, तो आगे आपको जो कहा है उससे कहीं ज्यादा अधिक हमारे नेतृत्व में प्रधानमंत्री मोदी जी के नेतृत्व में किया जाएगा।
0: ৰাজ্যত নতুন চৰকাৰে পৰহিলৈ শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত প্ৰস্তুতি চলি আছে। শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ৰাজ্যিক বিজেপিৰ সূত্ৰই প্ৰকাশ কৰিছে। টিভি কেৰ মুৰববী, অভিনেতা, ৰাজনীতিক থিৰুচি জোচেফ বিজয়ে আজি তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পাছতে দায়িত্বভাৰ গ্ৰহণ কৰে। চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানৰ পাছত জনসাধাৰণক উদ্দেশি দিয়া ভাষণত চি জোচেফ বিজয়ে তেওঁৰ চৰকাৰৰ ওপৰত আস্থা ৰাখিবলৈ জনসাধাৰণক আহান জনায়। তেওঁ সকলোৰে বাবে স্বচ্ছ আৰু নিকা প্ৰশাসন সুনিশ্চিত কৰিব বুলি আশ্বাস দিয়ে। ৰাজ্যখনৰ নৱনিৰ্বাচিত বিধায়কসকলৰ শপত গ্ৰহণৰ বাবে কাইলৈ বিধানসভা অনুষ্ঠিত হব। প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে রাজ্যখনের নতুন মুখ্যমন্ত্রী বিজয়ক অভিনন্দন জানাইছে। সামাজিক মাধ্যমের এটা বার্তাত শ্রীমোদীয়ে কয় যে কেন্দ্রীয় সরকারে তামিলনাড়ুবাসীর জীবনের মান উন্নত করার ক্ষেত্রে রাজ্য সরকারের সঙ্গে সহযোগিতার কাম করব। অসমত অপরাধী কার্যকলাপ 28% হ্রাস পাইছে বলে রাষ্ট্রীয় অপরাধ নথিকরণ সংস্থা অর্থাৎ NCRBর তথ্য প্রকাশ পাইছে। এই অনুসারে রাষ্ট্রীয় পর্যায়ত প্রতি 1,00,000 জনসংখ্যার মাজত 418 জন লোকে অপরাধের ঘটনা সংঘটিত করে যদিও অসমত এই পরিসংখ্যা 137 বলে তথ্য প্রকাশ পাইছে। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় সামাজিক মাধ্যমত এই বিষয়ে প্রকাশ করে কয় যে বিগত 4-5 বছৰত রাজ্যের সামাজিক পরিবেশ অনুকূল হয়ে উঠার ফলতে এনে পরিসংখ্যা দেখিলে পো গেছে। NCRBর তথ্য অনুসারে 2022 চনত রাজ্যত অপরাধজনিত গোচরের সংখ্যা আছিল 68,937, 2023 চনত এই সংখ্যা 64,959 হ্রাস পায়। একদরে 2024 চনত রুজু হওয়া গোচরের সংখ্যা 49,552 হ্রাস পায় বলে তথ্য প্রকাশ পাইছে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শাহে আজি দেশের সম্ভাব্য বান পরিস্থিতি আর গ্রীষ্ম প্রবাহর জোড়া মরার প্রস্তুতি পর্যালোচনা করে। নতুন দিল্লীত আজি এখন উচ্চ পর্যায়ের বৈঠকত গৃহমন্ত্রীগুলো কেন্দ্রীয় সরকারের বিভিন্ন সংস্থাসমূহের সঙ্গে বিভিন্ন রাজ্যের প্রতি বছরে দেখা দিয়া বান পরিস্থিতি আর গ্রীষ্ম প্রবাহর পরিপ্রেক্ষিত আগতীয় গ্রহণ করবলগিয়া ব্যবস্থা সন্দর্ভত আলোচনা করে। জনসাধারণের জীবন আর সম্পত্তির যাতে কোনো কারণে ক্ষতি নহয় তার বাবে শ্রীশাহে সকল সংস্থাকে আগতীয় আন্ত সমন্বয় রক্ষা করে প্রস্তুতি গ্রহণ করবল আহ্বান জানায়। আপনাদের সন্ধিয়ার আঞ্চলিক বাতর শুনেছে আকাশবাণী গুহী কেন্দ্রের
3: পরিয়ালর সমাজের কল্যাণ কামনায় মাতৃসকলে নিরন্তরভাবে আগবহা অনবদ্য অবদানক সন্মান জানার উদ্দেশ্যে আজি বিশ্ব ধৃমাতৃ দিবস উদযাপন করা হয়েছে। প্রতি বছর মের দ্বিতীয় দেওবারে এই দিবস উদযাপন করা হয়। এই দিবসের জড়িয়ে পরিয়ালের প্রতি থাকা ভালপাওয়া যত্নর ত্যাগর মাতৃগী সন্মান জানার কৃতজ্ঞতা জ্ঞাপন করা হয়। এইবারের মাতৃ দিবসের বিষয় হয়েছে বুজা লাঘব করা। আমেরিকা যুক্তরাষ্ট্রত বিংশ শতিকাত প্রথমবার মাতৃ দিবস উদযাপনের আরম্ভণি হয়েছিল। অসমতো আজি এই দিবস উপলক্ষে মাতৃসকলক সন্মান জানাই অনুষ্ঠানের আয়োজন করা হয়েছে। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় মাতৃ দিবস উপলক্ষে দিয়া বার্তাত প্রতিগী মাতৃলে শ্রদ্ধা জ্ঞাপন করে। এগারী মাতৃ কেবল মমতাময়ী নহয় তেও করুণাময়ী আর শক্তির উৎস বলেও মুখ্যমন্ত্রীয় মত প্রকাশ করে। কেন্দ্রমন্ত্রী সর্বানন্দ সোণোৱালে মাতৃ দিবসের আন্তরিক শুভেচ্ছা জানাই দিয়া বার্তাত মাতৃসকলক জনজীবনের মূল চালিকা শক্তি বলে অভিহিত করে। অসম রাজ্যিক সাংবাদিক সংস্থার দ্বাদশ প্রতিষ্ঠা দিবস আজি চৰাইদেউ মৈদাম ক্ষেত্রের পর্যটন ভবনত অনুষ্ঠিত হয়। অসম রাজ্যিক সাংবাদিক সংস্থার চৰাইদেউ জিলা সমিতির আতিথ্যত চৰাইদেউ প্রেস ক্লাবর সহযোগত আয়োজিত অনুষ্ঠানত প্রেস ট্রাস্ট অব ইন্ডিয়ার জ্যেষ্ঠ সাংবাদিক দুর্বাঘোষক চলিত বর্ষর ব্রহ্মপুত্র উপত্যকা সাংবাদিকতা বঁটা প্রদান করা হয়। বঁটা গ্রহণ করে শ্রীমতী ঘোষে সাংবাদিকর আগত এইদরে কয়।
4: বঁটাটো লওঁতে মোৰ অনুভৱ মানে মোৰ আজি দিনটো ইমান মেমৰেবল মোৰ কাৰণে মই আৰু মানে বঁটাটো সংস্থাই মোক দিছে এইটো কাৰণে তো বেলেগ এটা অনুভূতি আছে ভাল অনুভূতি মানে আই এম ভেরি হ্যাপি কিন্তু মই যে এইটো গ্ৰহণ কৰিছোঁ চৰাইদেউৰ নিচিনা বিশ্ব ঐতিহ্য থকা এটা ঠাই এজন মানে আহোম পৰিয়ালৰ পৰা আহি আৰু ৰাষ্ট্ৰীয় এটা সংস্থা সাংবাদিক সংস্থাক ৰিপ্ৰেজেণ্ট কৰি এইটো মোৰ কাৰণে আজি 10 মে মোৰ কাৰণে এটা আটাইতকৈ মেমৰেবল ডে মোৰ লাইফত এইটো হ'ব।
3: উল্লেখযোগ্য যে 1998 চনৰ পৰা PTI গুৱাহাটীৰ বিৰোধ সেৱা আগবঢ়াই অহা দুৰ্বাঘোষে ৰাজ্যখনৰ বিভিন্ন সমস্যা বিশ্ববাসীৰ দৃষ্টিগোচৰ কৰাত বিশেষ ভূমিকা পালন কৰি আহিছে। জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে বৰ্তমান নেটৱৰ্ক অফ ৱুমেন ইন মিডিয়া ভাৰতৰ সমন্বয়ক হিচাপে দায়িত্ব গ্ৰহণ কৰি আছে। আজিৰ অনুষ্ঠানত সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অৰিহণা যোগোৱা চৰাইদেউ জিলাৰ কেইবাগৰাকীও ব্যক্তিক বিশেষ সম্বৰ্ধনা জনোৱা হয়। আকাশবাণীর 90 বছর পূর্ণ হওয়া উপলক্ষে আকাশবাণী কোকরাজার কেন্দ্রে আজি কোকরাজার তারকাগৃহ প্রেক্ষাগৃহত এক সংগীতের বিশেষ অনুষ্ঠানের আয়োজন করে। এই অনুষ্ঠানত এজার ফুলার বতর শীর্ষক বিষয় লৈ আকাশবাণীর কলা কুশলী শিল্পী আর ঘোষক ঘোষিকাসকলে অনুষ্ঠান পরিবেশন করে। এই অনুষ্ঠানত বাগরুম্বা নৃত্য বড়ো লোকগীত গোয়ালপরিয়া লোকগীতকে ধরে কেইবাটাও কার্যসূচী অনুষ্ঠিত হয়।

0: অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ বিষয়া ভাস্কৰ জ্যোতি গগৈ, হিমন্ত বাৰ্মা, অধ্যাপক ডঃ ইন্দিৰা বড়ো, ডঃ অজিত বড়ো, ডঃ ভৌমিক চন্দ্ৰ বড়ো আৰু আকাশবাণী বড়ো শিল্পী সন্থাৰ উপদেষ্টা গংগাধৰ ৰামচিয়াৰী প্ৰমুখ্যে ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। মিজোৰামৰ উত্তৰ কাওৰথা নামৰ গাঁওখনে দীনদয়াল উপাধ্যায় পঞ্চায়ত বহনক্ষম বিকাশ পুৰস্কাৰ 2025ৰ অধীনত স্বচ্ছ আৰু সেউজ পঞ্চায়ত শাখাত পুৰস্কৃত হৈছে। বহনক্ষম গ্ৰাম্য উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণৰ দিশত কৰা উন্নয়নমূলক কাম কাজৰ বাবে গাঁওখনে এই পুৰস্কাৰ লাভ কৰিছে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ে অলপতে এই পুৰস্কাৰসমূহ ঘোষণা কৰে। মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে, গ্ৰাম্য প্ৰশাসনৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰচেষ্টা, পৰিৱেশ অনুকূল অভ্যাস গঠনৰ বাবে গাঁওবাসীক উৎসাহিত কৰাৰ প্ৰয়াসৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে। এই স্বীকৃতিয়ে গ্ৰাম্য প্ৰশাসন আন্তঃগাঁথনিৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ পৰা বহনক্ষম বিকাশ নিশ্চিত কৰাৰ কথাকে প্ৰতীয়মান কৰিছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা 2025ৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাসমূহৰ শিতানত দেশৰ বিভিন্ন প্ৰান্তৰ 42খন পঞ্চায়তক এই সন্মানৰ বাবে বাছনি কৰা হৈছে। অসমৰ শোণিতপুৰ জিলাৰ নিউ নপাম গাঁও পঞ্চায়তে জ্যেষ্ঠ গাঁও পঞ্চায়তৰ নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়তৰ বহনক্ষম বিকাশ পুৰস্কাৰ লাভ কৰিছে। একেদৰে নগাঁৱৰ জুমৰমূৰ গাঁও পঞ্চায়তে স্বচ্ছ আৰু সেউজ পঞ্চায়তৰ সন্মান লাভ কৰিছে। ডিব্ৰুগড় জিলাৰ হুগ্ৰিজান গাঁও পঞ্চায়তে স্বনিৰ্ভৰশীল আন্তঃগাঁথনি শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। কৰ্ণাটকে সৰ্বাধিক 6টা বঁটা লাভ কৰিছে। ইয়াৰ পাছতে অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশাই 5টাকৈ বঁটা লাভ কৰিছে। অহা 3 জুনত নতুন দিল্লীত হ'বলগীয়া অনুষ্ঠানত এই বঁটাসমূহ বিতৰণ কৰা হ'ব। কাছাৰক্ষীয়ে আজি 2টা পৃথক মাদক দ্ৰব্য বিৰোধী অভিযানত বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। জিলাখনৰ সোণাই, গাছতলা আৰু লাইলাপুৰ এলেকাত অভিযানত প্ৰায় 564 গ্ৰাম হেৰইন জব্দ কৰাৰ লগতে 2জন মাদক দ্ৰব্যৰ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰা হয়। জব্দ কৰা মাদক দ্ৰব্যৰ বজাৰ মূল্য প্ৰায় 2,82,00,000 টকা হ'ব বুলি অনুমান কৰা হৈছে। ৰাজ্যৰ বড়ো মাধ্যমৰ বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীক পাঠ্যপুথি যোগান ধৰাৰ ক্ষেত্ৰত হোৱা বিলম্বক লৈ বড়ো সাহিত্য সভাই উদ্বেগ প্ৰকাশ কৰিছে। সভাই এই সমস্যাটো শীঘ্ৰেই সমাধান কৰিবলৈ চৰকাৰক আহ্বান জনাইছে। কালি সন্ধিয়া কোকৰাঝাৰত এখন সংবাদমেলত সভাপতি গোপীনাথ বৰগোহাঁইয়ে চৰকাৰক এই সমস্যা সমাধানৰ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভৱিষ্যতে শিক্ষাবৰ্ষৰ আৰম্ভণিতে পাঠ্যপুথিসমূহ বিতৰণৰ কাম নিয়াৰিকৈ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে স্থানীয় ভাষা মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি হ্ৰাস পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰে।
1: লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ চাৰিকৰীয়া নৈৰ পাৰৰ মহখুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি সামৰণি পৰে। পুৱাৰ ভাগত সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হোৱা কাৰ্যসূচীত দুপৰীয়া ফাট বিহুৰ মুখ্য আকৰ্ষণ মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰ পাছত ফাট বিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। ফাট বিহুতলীত কালি শিল্পী ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জ্যোতিপ্ৰসাদ শইকীয়াই ভূপেন হাজৰিকাৰ আৰু বাদ্যযন্ত্ৰী ৰাজা বৰুৱাই জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। ধেমাজি জিলাৰ চিচিমুখত আজি বিয়লি ব্ৰহ্মপুত্ৰত মাছ ধৰিবলৈ যোৱা অৱস্থাত এজন লোক সন্ধানহীন হয়। চিচিমুখৰ তাপিত গাঁৱৰ সমীপৰ ব্ৰহ্মপুত্ৰত সন্ধানহীন লোকজন নামদাং গাঁৱৰ ফুলকুমাৰ পেগু বুলি জানিব পৰা গৈছে। গোৱালপাৰা জিলা ক্ৰীড়া সন্থাই জিলাখনত নতুন ক্ৰীড়া প্ৰতিভা সন্ধানৰ বাবে ৰূপায়ণ কৰি অহা কাৰ্যসূচীৰ অধীনত আয়োজিত জিলাভিত্তিক এথলেটিক্স প্ৰতিযোগিতাৰ আজি সামৰণি পৰে। এই প্ৰতিযোগিতাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 300+ প্ৰতিযোগীয়ে অংশ লয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এছ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে চেন্নাই ছুপাৰ কিংছক জয়ৰ বাবে 204 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8 উইকেটৰ বিনিময়ত 203 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ জোচ ইংলিছে সৰ্বাধিক 85 ৰাণ কৰে। প্ৰত্যুত্তৰত চেন্নাই ছুপাৰ কিংছে আমালৈ বাতৰি অহা পৰলৈ 12 অভাৰত 2টা উইকেট হেৰুৱাই 142 ৰাণ কৰি খেলি আছে। প্ৰতিযোগিতাত আজি ৰায়পুৰত হ'বলগীয়া আনখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। যোৰহাট জিলাৰ বামুণপুখুৰীৰ ৰবি বৰুৱা গাঁও নিবাসী ৰবি গাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দীননাথ শৰ্মাৰ আজি পুৱা দেহাৱসান ঘটে। শৰ্মা শিমলুগুৰি মৌজা ভাগৱত চৰ্চা সমাজ শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি কেন্দ্ৰকে ধৰি বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল। আকাশবাণীৰ নিয়মীয়া শ্ৰোতা শৰ্মাৰ বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 86 বছৰ। ডঃ হিমন্ত বিশ্ব শৰ্মাক বিজেপি তথা NDAৰ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা, পৰহিলৈ নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ, ৰাজ্যত অপৰাধী কাৰ্যকলাপ 28% হ্ৰাস পাইছে বুলি ৰাষ্ট্ৰীয় অপৰাধ নথিকৰণ সংস্থাৰ তথ্যত প্ৰকাশ, পৰিয়াল আৰু সমাজৰ কল্যাণ কামনাৰে মাতৃসকলৰ অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে আজি বিশ্বজুৰি মাতৃ দিৱস উদযাপন, PTAৰ জ্যেষ্ঠ সাংবাদিক দুৰ্বা ঘোষলৈ চলিত বৰ্ষৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক জয়ৰ বাবে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ 204 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

শ্ৰোতাসকলে এই অনুষ্ঠান শুনিছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। এইখিনিতে শ্ৰোতাসকলক কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ বিষয়ে জনাইছোঁ। কাইলৈ আমাৰ কেন্দ্ৰৰ অনুষ্ঠান মুকলি কৰা হ'ব 5:55। পুৱা 6:15 শুনিবলৈ পাব ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা। ইয়াৰ পাছতেই 6:30 শুনিবলৈ পাব কৃষি আলোচনা, আৰু ইয়াৰ পাছতেই ভগৱান দাসৰ কণ্ঠৰ লোকগীত শুনিবলৈ পাব। আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰচাৰ কৰা নিয়োগ বাতৰি শুনিবলৈ পাব কাইলৈ পুৱা 7:00। পুৱা 7:05 শুনিবলৈ পাব অসমীয়া বাতৰি। কাইলৈ পুৱা 7:15 শুনিবলৈ পাব সুপ্ৰভাত। এই অনুষ্ঠানটি যুগুতাই আগবঢ়াব আকাশবাণী নগাঁও কেন্দ্ৰৰ প্ৰতিনিধি প্ৰশান্ত গোস্বামীয়ে। পুৱা 7:30 শুনিবলৈ পাব মূৰ্ছনা। ইয়াৰ পাছতেই আকাশবাণী দিল্লী কেন্দ্ৰই প্ৰচাৰ কৰা হিন্দী আৰু ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব ক্ৰমে 8:00 আৰু 8:15। আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰচাৰ কৰা সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা শুনিবলৈ পাব কাইলৈ পুৱা 8:30। পুৱা 9:00 শুনিবলৈ পাব আঞ্চলিক বাতৰি, আৰু 9:00 শুনিবলৈ পা ক্ষমা কৰিব 9:15 শুনিবলৈ পাব জিলাৰ ৰেহৰূপ। 9:20 শুনিবলৈ পাব কেইটিমান আধুনিক গীত। শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান সাতসৰী শুনিবলৈ পাব কাইলৈ পুৱা 9:40। ঢকুৱাখানাত অনুষ্ঠিত হৈ থকা ফাটৰ বিহু উপলক্ষে আমাৰ কেন্দ্ৰই কাইলৈ পুৱা 10:00 নিবেদন কৰিব এখন বিশেষ আলেখ্য। ৰঞ্জিত গগৈ ৰচিত এই আলেখ্যখনৰ নাম হৈছে ফাট বিহুৰ পমখেদি। ইয়াৰ পাছতেই 11:00 আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰচাৰ কৰা আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 11:05 12:15 বিয়লি 1:50 বিয়লি 2:30 3:05 আৰু 4:02 শুনিবলৈ পাব বিবিধ ভাৰতীৰ মনোৰঞ্জনমূলক অনুষ্ঠানসমূহ। আমাৰ কেন্দ্ৰৰ বিয়লিৰ অধিৱেশন আৰম্ভ কৰা হ'ব কাইলৈ 4:29। ইয়াৰ পাছতেই শুনিবলৈ পাব যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰ কৰা অনুষ্ঠান যুৱ তৰংগৰ পুনৰ প্ৰচাৰ আমৈ। এই অনুষ্ঠানটি শুনিবলৈ পাব কাইলৈ বিয়লি 5:25। সন্ধিয়া 6:10 নিবেদন কৰা হ'ব কৃষকবাণীৰ পুনৰ প্ৰচাৰ। 6:40 আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰচাৰ কৰা খেল সম্পৰ্কীয় অনুষ্ঠান শুনিবলৈ পাব এটি বৃন্দগীত। ৰশ্মিমালা বৰাৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব কাইলৈ সন্ধিয়া 7:20। হিন্দী বোলছবি গীতৰ অনুষ্ঠান সুৰলহৰি শুনিবলৈ পাব কাইলৈ সন্ধিয়া 7:30। 8:02 নিশা শুনিবলৈ পাব বিশেষ অনুষ্ঠান লগ পাওঁ আহক, আৰু 8:32 শুনিবলৈ পাব লোকসংগীতৰ অনুষ্ঠান। কাইলৈ নিশা 9:15 শুনিবলৈ পাব কেইটিমান হিন্দী গীত, আৰু 9:30 নিবেদন কৰা হ'ব শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। এয়াই হৈছে আমাৰ কেন্দ্ৰৰ যোগে কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয় পৰিস্থিতি। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে FM মেণ্ডৰ 102.7 মেগাহাৰ্টজত। এতিয়া আগবঢ়াইছোঁ এটি বৃন্দগীত। এই গীতটিৰ কথা ইন্দ্ৰ কুমাৰ বৰগোহাঁইৰ।

ইন্দ্ৰকুমাৰ বৰগোহাঁইৰ কথাৰে বৃন্দগীতটি শুনিলে। খন্তেক পিছতেই আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰচাৰ কৰা অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

Iya, akah bani. বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হায়দৰাবাদত প্ৰায় 9,400 কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে। পশ্চিম এছিয়াৰ সংঘৰ্ষজৰ্জৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশত সৃষ্টি হোৱা ইন্ধনৰ সংকটৰ সুব্যৱস্থাপনা কৰাত চৰকাৰ সফল হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক সচিব মাৰ্কো ৰুবিঅ'ই মিয়ামিত কাটাৰৰ প্ৰধানমন্ত্ৰীৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ প্ৰথমখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে চেন্নাই ছুপাৰ কিংছক জয়

0: বাবে 204 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা বেংগালুৰুত দি আৰ্ট অৱ লিভিঙৰ 45সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ আৰ্ট অৱ লিভিং আন্তৰ্জাতিক কেন্দ্ৰত নৱনিৰ্মিত ধ্যান মন্দিৰ উদ্বোধন কৰে। সমবেত লোকসকলক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে সেৱা, আধ্যাত্মিকতা আৰু সামাজিক ৰূপান্তৰকৰণত আৰ্ট অৱ লিভিং ফাউণ্ডেশ্যনে লৈ অহা ভূমিকাক উচ্চ প্ৰশংসা কৰে। তেওঁ লগতে পৰিৱেশগত দায়বদ্ধতা, যুৱ সবলীকৰণ আৰু আভ্যন্তৰীণ সুস্বাস্থ্যৰ জৰিয়তে এখন বিকশিত ভাৰত নিৰ্মাণৰ আহ্বান জনায়। শ্ৰীমোদীয়ে কয় যে ৰাজনৈতিক ব্যৱস্থাতকৈ সামাজিক অংশগ্ৰহণ অধিক ক্ষমতাশালী আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে অধিক প্ৰয়োজনীয়। আৰ্ট অৱ লিভিং ফাউণ্ডেশ্যনৰ দৰে আধ্যামিক কেন্দ্ৰসমূহৰ জৰিয়তে কৃষক তথা গ্ৰাম্য সম্প্ৰদায়সমূহে প্ৰাকৃতিক কৃষিৰ প্ৰতি উৎসাহিত হোৱাৰ লগতে মাটিৰ সাৰুৱা গুণত নেতিবাচক প্ৰভাৱ পেলোৱা ৰাসায়নিক সাৰৰ ব্যৱহাৰো হ্ৰাস কৰাত সহায় কৰে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে এই কেন্দ্ৰসমূহে অধিক শস্য উৎপাদনৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণত উৎসাহিত কৰাৰ লগতে জল সংৰক্ষণতো অৰিহণা যোগায়। তদুপৰি এনে কেন্দ্ৰসমূহে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাৰ লগতে শক্তি সঞ্চয় কৰাৰ ক্ষেত্ৰতো জনসাধাৰণক উৎসাহিত কৰে। শ্ৰীমোদীয়ে কয় যে এনে কেন্দ্ৰসমূহে থলুৱা উৎপাদনসমূহক উৎসাহিত কৰাৰ লগতে প্ৰকৃতিমুখী জীৱনশৈলী আঁকোৱালি ল'বলৈ জনসাধাৰণক বাট দেখুৱায়। যোগাভ্যাস, ধ্যান আৰু প্ৰাণায়ামক আমাৰ আধ্যাত্মিক ঐতিহ্যৰ অংশ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ জৰিয়তে দেশৰ প্ৰগতিৰ হকে বৰঙণি যোগাবলৈ যুৱচাম উৎসাহিত হয়। বিকশিত ভাৰতৰ লক্ষ্য সন্দৰ্ভত মত প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে ৰাষ্ট্ৰীয় লক্ষ্যসমূহৰ প্ৰতি সমাজ সজাগ হলেহে বিকশিত ভাৰতৰ লক্ষ্য সফল হ'ব। প্ৰধানমন্ত্ৰীয়ে আজি বিয়লি হায়দৰাবাদত উপস্থিত হৈ তেলেংগানাত প্ৰায় 9,400 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উদ্যোগিক তথা আন্তঃগাঁথনি প্ৰকল্প মুকলি কৰাৰ লগতে কিছুসংখ্যক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহৰ জৰিয়তে জনসাধাৰণৰ যাতায়াতৰ সুবিধা উন্নত কৰাৰ লগতে যাত্ৰা নিৰাপদ কৰি তোলা তথা ৰচদ পাতি সৰবৰাহৰ উপৰি যোগাযোগ ব্যৱস্থা ত্বৰান্বিত কৰাৰ লক্ষ্য লোৱা হৈছে। হায়দৰাবাদৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত অনুষ্ঠিত এই কাৰ্যসূচীত তেলেংগানাৰ ৰাজ্যপাল শিৱপ্ৰতাপ শুক্ল, মুখ্যমন্ত্ৰী এ ৰেৱন্ত ৰেড্ডী, কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডী আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। অনুষ্ঠানত সমবেত লোকসকলক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে পশ্চিম এছিয়াৰ সংঘৰ্ষজৰ্জৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশত সৃষ্টি হোৱা ইন্ধনৰ সংকটৰ ক্ষেত্ৰত চৰকাৰে সুব্যৱস্থাপনা কৰাত সফল হৈছে। কেন্দ্ৰই গ্ৰহণ কৰা পদক্ষেপৰ জৰিয়তে তেওঁ জনসাধাৰণক ইন্ধনৰ অপব্যয় নকৰিবলৈ আহ্বান জনায়। সৌৰ শক্তি সৃষ্টিৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ অন্যতম আগশাৰীৰ দেশ হিচাপে পৰিগণিত হোৱা বুলিও তেওঁ উল্লেখ কৰে। শ্ৰীমোদীয়ে ৱাৰেংগলত কাকাতীয়া মেগা টেক্সটাইল পাৰ্ক হিচাপে জনাজাত প্ৰধানমন্ত্ৰী মিত্ৰ উদ্যানো উদ্বোধন কৰে। প্ৰায় 1,700 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত এই উদ্যানখন হৈছে দেশৰ প্ৰথমখন সম্পূৰ্ণৰূপে কাৰ্যক্ষম PM মিত্ৰ উদ্যান। এই পদক্ষেপৰ জৰিয়তে ফাৰ্ম, ফাইবাৰ, ফেক্টৰী, ফেশ্বন আৰু ফৰেন মাৰ্কেট অৰ্থাৎ পাম, সূতা, কাৰখানা, শৈলী আৰু বিদেশৰ বিপণন ক্ষেত্ৰ এই 5টা দৃষ্টিভংগীৰ অধীনত সংহত বস্ত্ৰ পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। এসময়ত বিশ্বৰ আগশাৰীৰ অৰ্থনীতিসমূহৰ ভিতৰত ভাৰত অন্যতম শ্ৰেষ্ঠ আছিল বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে দেশৰ প্ৰগতিৰ যাত্ৰাত বস্ত্ৰ উদ্যোগ অন্যতম শক্তিশালী স্তম্ভ হিচাপে পৰিগণিত হৈ আহিছে। দেশৰ বস্ত্ৰ উদ্যোগ নতুন দিগন্ত অভিমুখে আগবঢ়া বুলিও তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে হায়দৰাবাদ পানাজী অৰ্থনৈতিক কৰিডৰৰ 167 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গুডেবেলুৰ আৰু মাহবুব নগৰৰ মাজৰ অংশ চাৰিসৰীয়া ঘাইপথলৈ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। তদুপৰি শ্ৰীমোদীয়ে সাংগাৰেড্ডী জিলাৰ জাহিৰাবাদ ঔদ্যোগিক ক্ষেত্ৰৰো বিকাশৰ শুভাৰম্ভ কৰে। শ্ৰীমোদীয়ে হায়দৰাবাদত এটা নতুন গ্ৰীণফিল্ড পেট্ৰলিয়াম, তেল সৰবৰাহৰ বিশেষ টাৰ্মিনেল, কাজিপেট বিজয়ৱাড়া, কেইবাখৰীয়া ৰেল কৰিডৰ, ৰেল বাইপাছৰ অধীনৰ কাজিপেট ৰেলকে ধৰি কেইবাটাও ৰচদ পাতি সৰবৰাহ তথা ৰেল প্ৰকল্পৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে তেওঁৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটাইছে। 6গৰাকী বিজেপি নেতাই আজি মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। 2গৰাকী ৰাজ্যমন্ত্ৰীক স্বতন্ত্ৰ দায়িত্ব অৰ্পণ কৰি পদোন্নতি দিয়া হয়। ৰাজ্যখনৰ ৰাজ্যপাল আনন্দীবেন পেটেলে লক্ষ্ণৌৰ জনভৱনত অনুষ্ঠিত কাৰ্যসূচীত মন্ত্ৰীসকলক কাৰ্যালয় আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ভূপেন্দ্ৰ চৌধুৰী আৰু বিজেপি নেতা মনোজ পাণ্ডে কেবিনেট মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। ৰাজ্যমন্ত্ৰী অজিত পাল সিং আৰু সুমেন্দ্ৰ টোমৰক পদোন্নতি দি স্বতন্ত্ৰ দায়িত্ব অৰ্পণ কৰা হয়। আনহাতে কৃষ্ণ পাছোৱান, সুৰেন্দ্ৰ ডিলাৰ, হংসৰাজ বিশ্বকৰ্মা আৰু কৈলাশ ৰাজপুতক ৰাজ্যমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। এই সম্প্ৰসাৰণৰ সৈতে 403জনীয়া উত্তৰ প্ৰদেশ বিধানসভাৰ মন্ত্ৰীসভাৰ সদস্য সংখ্যা 60লৈ বৃদ্ধি পালে। ভাৰতীয় গণতন্ত্ৰৰ ভেটি শক্তিশালী কৰাত ন্যায়পালিকা আৰু সংবিধানে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বুলি গৃহমন্ত্ৰী অমিত শ্বাহে মত প্ৰকাশ কৰিছে। চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ৰচনা কৰা দুখন গ্ৰন্থ উন্মোচন কৰি আজি সন্ধিয়া নতুন দিল্লীত শ্ৰীশ্বাহে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে জনসাধাৰণৰ বিশ্বাস তথা সমাজৰ কাম কাজসমূহৰ লগতে এটা জাতিৰ বৈশিষ্ট্যসমূহ শক্তিশালী ন্যায় ব্যৱস্থাৰ জৰিয়তে প্ৰতিফলিত হয়। কেন্দ্ৰীয় চৰকাৰে শ্ৰম সংহিতা ৰূপায়ণৰ লক্ষ্যৰে নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ অধীনত বিভিন্ন মন্ত্ৰালয়, বিভাগ, স্বায়ত্তশাসিত নিকায় আৰু ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহত কৰ্মৰত বাহিৰা প্ৰতিষ্ঠানৰ জৰিয়তে নিয়োজিত কৰ্মচাৰী আৰু ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ সুৰক্ষা বৃদ্ধি পাব। শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে সময়মতে বেতন আদায়, ভৱিষ্যনিধি আৰু ৰাজ্যিক কৰ্মচাৰী বীমাৰ দৰে সামাজিক সুৰক্ষা আঁচনিসমূহৰ বাবে বৰঙণিৰ ধন বাধ্যতামূলকভাৱে জমা কৰা, ঠিকাদাৰ আৰু মূল নিয়োগকৰ্তাৰ দায়বদ্ধতা বৃদ্ধি আৰু শ্ৰম আইন উলংঘা কৰাসকলৰ বিৰুদ্ধে শক্তিশালী আইনী ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। ইয়াৰ ফলত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ বেতন আৰু ন্যায্য বকেয়া আদায়ৰ ক্ষেত্ৰত হোৱা বিলম্ব ৰোধ কৰিব পৰা যাব। নতুন নিয়মাৱলীত সময়মতে বেতন আৰু সামাজিক সুৰক্ষা বিষয়ক আঁচনিৰ বৰঙণিৰ অংশ আদায় দিয়াৰ নিয়ম উলংঘা কৰা কোম্পানীসমূহৰ বিৰুদ্ধে প্ৰতিবন্ধকতা আৰোপ আৰু কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে। সেই অনুসৰি দৈনিক বেতন শ্বিফ্ট শেষ হোৱাৰ পাছত, সাপ্তাহিক বেতন সাপ্তাহিক ছুটিৰ পূৰ্বে আৰু মাহিলী বেতন পৰৱৰ্তী মাহৰ 7 দিনৰ ভিতৰত আদায় দিব লাগিব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক সচিব মাৰ্কো ৰুবিঅ আৰু দেশখনৰ বিশেষ ৰাষ্ট্ৰদূত ষ্টিভ উইটকফে কালি মিয়ামিত কাটাৰৰ প্ৰধানমন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী মহম্মদ বিন আব্দুল ৰহমান আল থানিৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত তেওঁলোকে আমেৰিকা আৰু ইৰাণৰ মাজৰ সাম্প্ৰতিক আলোচনাৰ লগতে পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত মত বিনিময় কৰে। তেওঁলোকৰ এই আলোচনাত ইৰাণৰ সৈতে সংঘাতৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে চলি থকা শেহতীয়া প্ৰচেষ্টাৰ বিষয়টোৱে গুৰুত্ব লাভ কৰে। উল্লেখযোগ্য যে আমেৰিকা আৰু ইৰাণৰ মাজত ইছলামাবাদত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ আলোচনা বিফল হোৱাৰ পাছত পাকিস্তানে বিষয়টোক লৈ ব্যাপক প্ৰচাৰ চলাই থকাৰ পাছতো দ্বিতীয় পৰ্যায়ৰ আলোচনা অনুষ্ঠিত নহল। ইয়াৰ বিপৰীতে কাটাৰে নীৰৱে এই বিষয়ত মধ্যস্থতাকাৰী হিচাপে ভূমিকা গ্ৰহণ কৰাৰ পাছত আমেৰিকাৰ সংশ্লিষ্ট বিষয়াসকলে ইৰাণৰ সৈতে দেশখনৰ আলোচনা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কাটাৰে কাৰ্যকৰীভাৱে ব্যৱস্থা গ্ৰহণ কৰা বুলি মত প্ৰকাশ কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে চেন্নাই ছুপাৰ কিংছক জয়ৰ বাবে 204 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেটৰ বিনিময়ত 203 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ জছ ইংলিছে সৰ্বাধিক 85 ৰাণ কৰে। প্ৰত্যুত্তৰত চেন্নাই ছুপাৰ কিংছে আমালৈ বাতৰি অহা পৰলৈ 16 অভাৰ 1টা বলত 5টা উইকেট হেৰুৱাই 169 ৰাণ কৰি খেলি আছে। প্ৰতিযোগিতাত আজি ৰায়পুৰত হ'বলগীয়া আন এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেটি পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হায়দৰাবাদত প্ৰায় 9,400 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে। পশ্চিম এছিয়াৰ সংঘৰ্ষজৰ্জৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশত সৃষ্টি হোৱা ইন্ধনৰ সংকটৰ সুব্যৱস্থাপনা কৰাত চৰকাৰ সফল হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক সচিব মাৰ্কো ৰুবিঅই মিয়ামিত কাটাৰৰ প্ৰধানমন্ত্ৰীৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ প্ৰথমখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে চেন্নাই ছুপাৰ কিংছক জয়ৰ বাবে 204 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।
1: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে FM বেণ্ডৰ 102.7 MHz আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। আৰম্ভ কৰিবলৈ লৈছোঁ আধুনিক গীতৰ অনুষ্ঠান। আমাৰ আজিৰ অনুষ্ঠানৰ শিল্পী হৈছে অঞ্জু দেৱী। শিল্পীৰ কণ্ঠত প্ৰথমে আগবঢ়াইছোঁ অনিল কলিতাৰ কথাৰে এই গীতটি।

শ্ৰোতাসকলে আধুনিক গীত শুনিছে অঞ্জু দেৱীৰ কণ্ঠত। এয়া আছিল অনিল কলিতাৰ কথাৰে শিল্পীৰ কণ্ঠৰ প্ৰথমটি গীত। অনুষ্ঠানত শিল্পীৰ কণ্ঠত এইবাৰ কেশৱ দত্তৰ কথাৰে আন এটি গীত।

কেশৱ দত্তৰ কথাৰে অঞ্জলিবীৰ কণ্ঠৰ গীতটি শুনিলে। আধুনিক গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰলহৰী। অনুষ্ঠানত প্ৰথমে আগবঢ়াইছোঁ 1942 লাভ ষ্টৰী। এই বোলছবিখনত কুমাৰ চানুৰ কণ্ঠৰ এই গীতটি।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ এটি দেউৰী গীত। গীতৰ শিল্পী গুৰেণ দেউৰী আৰু সংগীবৃন্দ। ক্ষমা কৰিব, গুৰেণ দেউৰী আৰু সংগীবৃন্দই পৰিৱেশন কৰিবলৈ লৈছে এটি তিৱা গীত।

উমৰাজান বোলছবিত আশা ভোসলেৰ কণ্ঠৰ এই গীতটিৰে সুৰলহৰি অনুষ্ঠানটিৰ আজিলৈ অন্ত পৰিল। খন্তেক পিছতেই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ হোৱা অসমীয়াত মুখ্য বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। ডঃ হিমন্ত বিশ্ব শৰ্মাক বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰা হৈছে। ডঃ শৰ্মাই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী জনায়। ৰাজ্যত অপৰাধী কাৰ্যকলাপ 28% হ্ৰাস পাইছে বুলি ৰাষ্ট্ৰীয় অপৰাধ নথিকৰণ সংস্থাৰ তথ্যত প্ৰকাশ পাইছে। পৰিয়াল আৰু সমাজৰ কল্যাণ কামনাৰে মাতৃসকলে নিৰন্তৰভাৱে আগবঢ়োৱা অনবদ্য অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে আজি বিশ্বজুৰি মাতৃ দিৱস উদযাপন কৰা হৈছে। পি টি আইৰ জ্যেষ্ঠ সাংবাদিক দুৰ্বা ঘোষক চলিত বৰ্ষৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা প্ৰদান কৰা হৈছে। লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ চাৰিকৰীয়া নৈপাৰৰ মহঘুলি চাপৰিত

অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি সামৰণি পৰে। মিজোৰামৰ উত্তৰ কাৱৰথা নামৰ গাঁওখনে দীনদয়াল উপাধ্যায় পঞ্চায়ত বহনক্ষম বিকাশ পুৰস্কাৰ 2025ৰ অধীনত স্বচ্ছ আৰু সেউজ পঞ্চায়ত শাখাত পুৰস্কৃত হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি দেশৰ সাম্ভাব্য বান পৰিস্থিতি আৰু গ্ৰীষ্ম প্ৰবাহৰ জোৰা মৰাৰ বাবে প্ৰস্তুতি পৰ্যালোচনা কৰে। টিভি কেৰ মুৰববী অভিনেতা ৰাজনীতিক থিৰুচি জোচেফ বিজয়ে আজি তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পাছতে দায়িত্বভাৰ গ্ৰহণ কৰে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে চেন্নাই ছুপাৰ কিংছক বিজয়ৰ বাবে 204 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে আৰু আন এখন খেলত মুম্বাই ইণ্ডিয়ানছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মুখামুখি। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত।

শ্ৰোতাসকলে এই অনুষ্ঠান শুনিছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। আৰম্ভ কৰিবলৈ লৈছোঁ আপোনালোকৰ অনুৰোধৰ গীতৰ অনুষ্ঠান হাতঘড়ি। অনুষ্ঠানত প্ৰথমে আগবঢ়াইছোঁ চাৰু গোহাঁইৰ কণ্ঠৰ এটি গীত। এই গীতটিৰ বাবে আমালৈ অনুৰোধ কৰি লিখিছে গুৱাহাটী নিজৰাপাৰৰ ইমৰাণ হুছেইন মিণ্টুৱে।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ মইনাজান বোলছবিত খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ কণ্ঠৰ এই গীতটি। এই গীতটিলৈ আমাৰ বাবে অনুৰোধ কৰি লিখিছে মৰিগাঁও বাৰপূজীয়া মিকিৰ গাঁৱৰ অনুপজ্যোতি লাহন, জুৰিজ্যোতি লাহন আৰু মূৰ্চনাজ্যোতি লাহনে। তেনেহ'লে শুনক আপোনালোকৰ অনুৰোধৰ এই গীতটি।

এফ এম বেণ্ডৰ 102.7 MHz-ত শ্ৰোতাসকলে শুনি আছে হাতহৰি। হাতহৰি শ্ৰোতাৰ অনুৰোধৰ এই গীতৰ অনুষ্ঠানটিৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ ফেচবুক পেজৰ জৰিয়তেও আপোনালোকে গীতৰ বাবে অনুৰোধ কৰিব পাৰে। ইয়াৰ বাবে আপোনালোকৰ প্ৰিয় গীতটিৰ কথা লিখি আপোনালোকে মেছেজ কৰিব পাৰে বা কমেণ্ট কৰিব পাৰে। তেনেহ'লে হাতহৰি অনুষ্ঠানত পৰৱৰ্তী গীতৰ বাবে আগবাঢ়িছোঁ। এই গীতটিৰ বাবে আমালৈ অনুৰোধ কৰি লিখিছে নগাঁৱৰ উজ্জ্বল জ্যোতি দাস আৰু থুলেশ্বৰ মেধি, পৰিস্মিতা মেধি আৰু প্ৰিয়ংকা মেধিৰ। অনুৰোধৰ গীতৰ কণ্ঠশিল্পী সুৱেজ বৰদলৈ।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত। এই গীতটিৰ বাবে আমালৈ অনুৰোধ কৰি লিখিছে মৰিগাঁৱৰ পৰা লক্ষ্মী, জগদীশ আৰু সিদ্ধাৰ্থই।

হাতঘড়ি শ্রোতার অনুরোধৰ গীতৰ অনুষ্ঠানটিত এইবাৰ শুনাবলৈ লৈছোঁ দীপালী বৰঠাকুৰৰ কণ্ঠৰ এটি গীত। এই গীতটিৰ বাবে আমালৈ অনুৰোধ কৰি লিখিছে নগাঁৱৰ সেউজ প্ৰিয়া লিগিৰাই।

অনুষ্ঠানৰ শেষত আগবঢ়াইছোঁ খুটিকটীয়াৰ মানু ৰাজখোৱাৰ অনুৰোধৰ এটি গীত। গীতৰ শিল্পী কবিতা কৃষ্ণমূৰ্তি আৰু বোলছবি গজগামিনী।

খৰিকটীয়াৰ মানুৰাজ খোৱাৰ অনুৰোধৰ এই গীতটিৰে আমাৰ সাতসৰী অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এইখিনিতে শ্ৰোতাসকলক পুনৰ কৈছোঁ যে সাতসৰী অনুষ্ঠানত আপোনালোকৰ অনুৰোধৰ গীতৰ বাবে আপোনালোকে চিঠি লিখিব পাৰে, আপোনালোকে মেছেজ পঠাব পাৰে আৰু একে সময়তে আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ ফেচবুক পেজৰ জৰিয়তেও গীতৰ বাবে অনুৰোধ কৰিব পাৰে। ইয়াৰ বাবে শ্ৰোতাসকলে পচন্দৰ গীত বিচাৰি মেছেজ নাইবা কমেণ্ট কৰিব পাৰে আৰু আপোনালোকৰ অনুৰোধ মৰ্মেই আমি সাতসৰী অনুষ্ঠানত সেই গীতটি শুনাবলৈ যত্ন কৰিম। প্ৰিয় শ্ৰোতা, FM 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। এতিয়া শুনাবলৈ লৈছোঁ কেইটিমান পুৰণি অসমীয়া গীত। অনুষ্ঠানত প্ৰথমে আগবঢ়াইছোঁ লক্ষ্য হীৰা দাসৰ এই গীতটি।

শ্ৰোতাসকলে অনুষ্ঠান শুনিছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। পুৰণি অসমীয়া গীতৰ অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ ভূপেন হাজৰিকা আৰু মনীষা হাজৰিকাৰ কণ্ঠৰ এই গীতটি।

মান্নাদীৰ কণ্ঠৰ এই গীতটিৰেই পুৰণি অসমীয়া গীতৰ আজিৰ অনুষ্ঠানটিৰ অন্ত পৰিল। FM 102.7 MHz এয়া আকাশবাণী নগাঁও। খন্তেক পিছতেই 8:45 আকাশবাণী দিল্লী কেন্দ্ৰই প্ৰচাৰ কৰা সমাচাৰ সন্ধ্যা শুনিবলৈ পাব।

জগজিৎ সিং আৰু চিত্ৰা সিঙৰ কণ্ঠৰ এই গজলটিৰেই আজিৰ গজলৰ অনুষ্ঠানৰ সামৰণি পৰিল। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজৰ এয়া আকাশবাণী নগাঁও। খন্তেক পিছতেই নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাক বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰা হৈছে। গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিত থকা ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত আজি বিজেপি আৰু সামগ্ৰিকভাৱে এন ডি এৰ বিধায়িনী দলৰ বৈঠক পৃথকে পৃথকে অনুষ্ঠিত হয়। বিজেপিৰ বিধায়িনী দলৰ বৈঠকত নৱনিৰ্বাচিত 82গৰাকী বিধায়কে অংশগ্ৰহণ কৰে। ইয়াৰ পাছতেই এন ডি এৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে কেন্দ্ৰীয় পৰ্যবেক্ষক তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই ডঃ হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰে। বৈঠকখনত সহকাৰী পৰ্যবেক্ষক হিচাপে বিজেপিৰ জ্যেষ্ঠ নেতা নায়ব সিং চাইনী উপস্থিত থাকে। বৈঠকত বিজেপিৰ ফালৰ পৰা ৰঞ্জিত কুমাৰ দাস, বিশ্বজিৎ দৈমাৰী, অজন্তা নেওগ, ৰাজদীপ ৰয়, অশোক সিংহল, পীযুষ হাজৰিকা, চক্ৰধৰ গগৈ আৰু বিশ্বজিৎ দৈমাৰীয়ে বিধায়িনী দলৰ নেতা হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰস্তাৱ কৰে। লগে লগে দুজন দুজনকৈ বিধায়কে এই প্ৰস্তাৱত সমৰ্থন জনায়। ইয়াৰ পাছতেই অসম গণ পৰিষদৰ 10গৰাকী বিধায়ক আৰু বি পি এফৰ বিধায়কসকলৰ উপস্থিতিত অগপৰ নেতা অতুল বৰা আৰু বি পি এফৰ নেতা ৰিহন দৈমাৰীয়ে এন ডি এৰ নেতা হিচাপে ডঃ শৰ্মাৰ নাম প্ৰস্তাৱ কৰে। বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পাছতেই ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজৰ বক্তব্যত দলৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃবৰ্গৰ লগতে সহযোগী দল অসম গণ পৰিষদ আৰু বি পি এফক কৃতজ্ঞতা জ্ঞাপন কৰে।
1: এই বিজেপি দলৰ বিজয়ৰ লগত আমাৰ লগত একেলগে ঘাট প্ৰতিঘাত প্ৰতিটো সময়তে আমাৰ লগত থিয় হৈ থকা অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া আৰু গণ পৰিষদৰ সকলো বিধায়ক আৰু কাৰ্যকৰ্তাকো আজিৰ এই মুহূৰ্তত মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। বড়োলেণ্ড পিপুলছ ফ্ৰণ্ট আৰু বড়োলেণ্ড পিপুলছ ফ্ৰণ্টৰ

0: টিভিকেৰ মুৰববী অভিনেতা ৰাজনীতিক থিৰুচি জোচেফ বিজয়ে আজি তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰি দায়িত্বভাৰ গ্ৰহণ কৰে। চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানৰ পাছত জনসাধাৰণক উদ্দেশ্যি দিয়া ভাষণত শ্ৰীজোচেফ বিজয়ে তেওঁৰ চৰকাৰৰ ওপৰত আস্থা ৰাখিবলৈ জনসাধাৰণক আহ্বান জনায়। তেওঁ সকলোৰে বাবে স্বচ্ছ আৰু নিকা প্ৰশাসন সুনিশ্চিত কৰিব বুলি আশ্বাস দিয়ে। ৰাজ্যখনৰ নৱনিৰ্বাচিত বিধায়কসকলে কাইলৈ বিধানসভাত শপতগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী বিজয়ক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে তামিলনাডুবাসীৰ জীৱনৰ মান উন্নত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সৈতে সহযোগিতাৰে কাম কৰিব। চিৰাং জিলাৰ ছিদলি আৰক্ষী থানাৰ অন্তৰ্গত শ্যামঠাইবাৰীত আজি বিয়লি এটা পথ দুৰ্ঘটনা সংঘটিত হয়। এখন মুৰ্গী কঢ়িয়াই নিয়া বাহন ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাগৰি পৰাত বাহনখনৰ চালক আৰু হেণ্ডিমেন গুৰুতৰভাৱে আহত হয়। স্থানীয় ৰাইজ তথা আৰক্ষীয়ে ততাতৈয়াকৈ আহত দুয়োগৰাকীক কাজলগাঁওস্থিত জে এছ বি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱায়। বজালী জিলাৰ গেৰুৱাপাৰাৰ এটা পৰিত্যক্ত গৃহৰ পিছফালে আজি এটা মৃতদেহ উদ্ধাৰ হয়। মৃতদেহটো গেৰুৱাপাৰা গাঁৱৰ কপিল বৈশ্য নামৰ এজন যুৱকৰ বুলি জানিব পৰা গৈছে। পৰিয়াল তথা স্থানীয় লোকে যুৱকগৰাকীক কোনো লোকে হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। আজি দিনৰ ভাগত মৃতদেহটো উদ্ধাৰৰ পাছতে ঘটনাস্থলীত সৰুপেটা আৰক্ষী চকীৰ এটা দল উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ চাৰিকৰীয়া নৈ পাৰৰ মহঘুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি সামৰণি পৰে। পুৱাৰ ভাগত সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হোৱা কাৰ্যসূচীত দুপৰীয়া ফাট বিহুৰ মুখ্য আকৰ্ষণ মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয়। ফাট বিহুতলীত কালি শিল্পী ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:05
1: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে FM বেণ্ডৰ 102.7 MHz আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। এতিয়া আগবঢ়াইছোঁ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে এয়া পদ্মাৱতী শালিগ্ৰাম ৰাগ জয় জয়ন্তী।

মুখে আছিল পদ্মাৱতী শালিগ্ৰাম। অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ পারবীন সুলতানাৰ খেয়াল ৰাগ গোৰখ কল্যাণ।

এয়া আছিল পারভিন সুলতানাৰ খেয়ালত ৰাগ গোৰখ কল্যাণ। পারভিন সুলতানাৰ এই খেয়ালটিৰেই শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটিৰ আজিলৈ অন্ত পৰিল। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। ষ্টুডিঅ'ৰ ঘড়ীত নিশা 10 বজাৰ লগে লগে আমাৰ আজিৰ অনুষ্ঠানৰ ইমানতে অন্ত পৰিল। আমাৰ কেন্দ্ৰৰ পৰা কাইলৈ পুৱা প্ৰচাৰ হ'ব অনুষ্ঠান 5:55 একেটা বেণ্ডতে। আজিৰ অনুষ্ঠান প্ৰচাৰত নিয়ন্ত্ৰণ কক্ষৰ পৰা সহায় কৰিলে বিবেক যাদৱে আৰু কৰ্তব্য কক্ষৰ পৰা সহায় কৰিলে ৰাধাৰাণী দত্তই। সমশ্ৰোতালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আকাশবাণী নগাঁও কেন্দ্ৰৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই জয়ন্ত মাধৱে বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।